0: বিহুৱা দলৰ সহযোগত ঢোল পেঁপা গগনাৰ শব্দৰ তালে তালে উপস্থিত ৰাইজে কৰতালিৰে অভিবাদন জনাই তেওঁলোকে গায় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। আটক ধুনীয়া ৰেম্পত সাজি উলিওৱা এই প্ৰতিযোগিতাখন এইবুলি উদ্বোধন কৰে বিশিষ্ট গৌপালক তথা অভিযন্তা গোপাল শৰ্মাই। প্ৰতিযোগিতাখনত হিতেশ দাসৰ গৌধনে প্ৰথম, গদাধৰ হালৈ গৌধনে দ্বিতীয়, ৰবেন গোস্বামীৰ গৌধনে তৃতীয় আৰু ভৱেন দাসৰ গৌধনে নিচুকনি বঁটা লাভ কৰিবলৈ সক্ষম হয়।
1: আজিলৈ সময় হ'ল জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 আপোনালোকৰ কাষত উপস্থিত হ'ম আন এখন জিলাৰ ৰেহৰূপ লৈ। নমস্কাৰ।
2: জিলাৰ ৰেহৰূপত বজালী জিলাৰ ৰেহৰূপ শুনিলে।
3: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক দীপালী কোঁৱৰ আৰু সংগীসকলৰ কণ্ঠত জেং বিহু।

আমি অসমীয়া ও সৰু চৰাই লগৰী ও বিহুতে বলিয়া ও সৰু চৰাই লগৰী ও বিহু মাৰি থাকিব মনে সৰু চৰাই লগৰী ও হয় কি নহয় হয় কি নহয় হয় হেয়া চপালা গা।

শ্ৰোতা ইমানপুৰে দীপালী কোঁৱৰ আৰু সংগীসকলৰ কণ্ঠত জেং বিহু শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক এখনি আলেখ্য, ইতিহাসে গৰকা পুৰণি গুদাম, ৰচনা ফণীন্দ্ৰনাথ গায়নৰ।

0: এইখনেই পুৰণি গুদাম, যিখন নগৰমুখী গাঁৱে পুৱাৰ আৰতিৰ ধ্বনি, বৰগীতৰ সুৰীয়া পৰিৱেশ আৰু পুৱাৰ আজানৰ সুৰধ্বনিৰ ঐক্যতানত সাৰ পাই উঠে। ঐতিহ্যমণ্ডিত এই গাঁওখনে ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই শান্তি আৰু প্ৰগতিৰ পথেদি অগ্ৰসৰ হ'বলৈ অহৰহ চেষ্টা কৰি আছে। লক্ষ্য বহুদূৰ, কিন্তু নিৰলস প্ৰচেষ্টাৰে সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে পুৰণি গুদামে কৰি আছে অবিৰত সংগ্ৰাম।
1: সঁচাই বৈচিত্ৰ্যপূৰ্ণ এই অসম ভূমি, প্ৰকৃতিৰ নুমলি জীয়াৰী। অসমা সুষমা কামৰূপা, জয়তো জননী ধৰিত্ৰী দুহিতা, অসম মাতৃৰেই এটা অঞ্চল এই পুৰণি গুদাম। ইয়াৰ উত্তৰ দিশেদি কুলুকুলু সুৰেৰে বৈ আছে কলংখুটি। এই কলঙৰ পাৰতেই কবি ৰাজনীতিবিদ দেৱকান্ত বৰুৱাই সাগৰ দেখিছাৰ বহুত সপোন দেখি অসমীয়া কবিতাৰ এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল। কবিতা লিখিছিল নৱকান্ত বৰুৱাই, বীণা বৰুৱা, ৰাচনা বৰুৱা ছদ্মনামেৰে বীৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া ভাষা সংস্কৃতিৰ ভেটি বান্ধিছিল। স্বাধীন ব্যৱসায়ৰ জৰিয়তে কেনেকৈ মানুহে আত্মপ্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ বাস্তৱ চিত্ৰ আঁকিছিল সাউদ ভোলানাথ বৰুৱাই। পুৰণি গুদামৰেই সৰ্বেশ্বৰী আৰু গোলাপী দাস নামৰ দুজনী গাভৰুক লৈ ব্ৰজনাথ শৰ্মাই পোনপ্ৰথমবাৰৰ কাৰণে সহ অভিনয়ৰ সূচনা কৰি এক সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছিল। প্ৰকৃতিয়ে বিচিত্ৰ ৰূপেৰে ঋতুৱে ঋতুৱে পুৰণি গুদামৰ ৰূপ সলায়। প্ৰতিটো মাহে লৈ আহে নিজস্ব গৰিমাৰে সৌন্দৰ্যৰ অযুত সম্ভাৰ। সেইদৰে আঘোণ আহে নিজস্ব ৰূপ লৈ। আঘোণৰ পকা ধানৰ ৰং আৰু সুৰভিয়ে পুৰণি গুদামৰ সুসন্তান ৰুদ্ৰ বৰুৱাৰ প্ৰাণত সৃষ্টিৰ কঁপনি তোলে। সৃষ্টি হয় সৰ্বকালৰ এক।

0: একালৰ নগাঁও জিলাৰ সদৰ ঠাই হিচাপে ইতিহাসত ঠাই পোৱা পুৰণি গুদাম নামটোৱেই ইয়াৰ পৰিচয়। ইষ্ট ইণ্ডিয়া কোম্পানীৰ আমোলত পুৰণি গুদাম নগাঁও জিলাৰ সদৰ আছিল। 1833 চনৰ পাছত অফিচ কাছাৰী সম্প্ৰসাৰণৰ প্ৰয়োজন হয়। পুৰণি গুদামৰ আশে পাশে প্ৰয়োজনীয় ওখ মাটি নথকাত 1835 চনত এই সদৰ ৰঙাগড়ালৈ উঠাই নিয়া হয়। কিন্তু মেলেৰিয়াৰ উপদ্ৰৱত এই ঠাই অস্বাস্থ্যকৰ বুলি প্ৰমাণিত হোৱাত 1839 চনত সদৰ খাগৰিজানলৈ স্থানান্তৰিত কৰা হয়। এই খাগৰিজানেই আজিৰ নগাঁও নামে পৰিচিত। এ চি এছ বিষয়া ডি পি বৰুৱাই আছাম ডিষ্ট্ৰিক্ট গেজেটিয়াৰ্ছত উল্লেখ কৰিছে, দ্য প্ৰেজেণ্ট ডিষ্ট্ৰিক্ট অফ নগাঁও ৱাজ ৱান্স ন'ন এজ খাগৰিজান এণ্ড হেড ইটছ হেডকোৱাৰ্টাৰ্ছ এট পুৰণি গুদাম। 1844 চনত ব্ৰাউন চাহাবে নিধি লেভিক লগত লৈ নামদাং, আমগুৰি, যোৰহাট, গোলাঘাট, ধনশিৰি, বোকাখাট, পুৰণি নগাঁও হৈ নগাঁৱত থকা মাইলছ ব্ৰনছনক লগ ধৰিছিল। এই পুৰণি নগাঁও অঞ্চলেই পুৰণি গুদাম আছিল।
1: ১৮৩৯ চনৰ 31 জুলাই তাৰিখৰ পৰা ৰজা পুৰন্দৰ সিংহৰ হাতৰ পৰা উজনি অসমৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ যায়।

0: ইয়াৰ পাছৰ পৰাই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায়ৰ কাৰণে বিভিন্ন ঠাইত কোঠ বা গুদাম পাতিছিল। তেতিয়া যোগাযোগৰ সুবিধা আছিল নৈৰ জৰিয়তে, সেয়েহে নৈৰ পাৰত এনে গুদামবোৰ স্থাপন কৰা হৈছিল। এই কোঠ বা গুদামবোৰতেই তেওঁলোকে বেচিবলৈ অনা বস্তু বা স্থানীয়ভাৱে কিনা বস্তুবোৰ গোটাই ৰাখিছিল। সেই সময়ত অসমীয়া মানুহৰ বাবে আটাইতকৈ দুষ্প্ৰাপ্য প্ৰয়োজনীয় বস্তু আছিল লোণ। পুৰণি গুদামতো কলঙৰ পাৰতে লোণ আদি খাদ্যবস্তু ৰাখিবলৈ এটি গুদামঘৰ স্থাপন কৰা হৈছিল। পাছলৈ খোৱাবস্তুৰ ভাণ্ডাৰ ইয়াৰ পৰা উঠি যোৱাত সেই গুদাম পুৰণি গুদাম নামে জনাজাত হ'ল। এতিয়াৰ গড়মূৰ চাৰিআলিৰ উত্তৰফালে নিচেই কাষতে থকা কলঙৰ পাৰত এই গুদাম আছিল বুলি জনা যায়। এই গুদামৰ জৰিয়তে অন্যান্য সামগ্ৰীৰ লগতে চাপানলাৰ ফালে স্থাপন হোৱা চাহ বাগিচাসমূহৰ প্ৰয়োজনীয় যন্ত্ৰপাতিবোৰো সৰবৰাহ কৰা হৈছিল। ব্যৱসায় বাণিজ্য আৰম্ভ হোৱাৰ লগে লগে মাৰোৱাৰ প্ৰদেশৰ পৰা অহা কেইবাগৰাকীও মাৰোৱাৰী ব্যৱসায়ী আহি পুৰণি গুদামত ব্যৱসায় আৰম্ভ কৰে। তেওঁলোকে বাস কৰা পুৰণি গুদামৰ মাজমজিয়াৰ অঞ্চলটো এতিয়াও কেঁয়াপতি নামেৰে জনাজাত।
1: পুৰণি গুদামৰ গুদামঘাটৰ অস্থায়ী শিবিৰতে বিচাৰ আদিও পৰিচালনা কৰা হৈছিল। সোণৰ নাঙল খ্যাত বিখ্যাত ঔপন্যাসিক স্বৰ্গীয় ঘনকান্ত গগৈদেৱে হেৰুৱা স্মৃতিৰ অন্তৰালত পুৰণি গুদাম অঞ্চলৰ থলুৱা বুৰঞ্জীৰ ইতিকথা নামৰ এটি প্ৰবন্ধত এই কথা লিপিবদ্ধ কৰিছে। অনাৰেবল মাণিক চন্দ্ৰ বৰুৱাৰ পিতৃ স্বৰ্গীয় হাবিৰাম বৰুৱা ইয়াৰ প্ৰথম পেচকাৰ আছিল। পিছতহে তেখেত গুৱাহাটীৰ চিৰস্তাদাৰ হৈছিলগৈ। ঐতিহ্যমণ্ডিত পুৰণি গুদামতে আহোম যুগৰ ৰজাঘৰীয়া ৰাজমিস্ত্ৰী কঢ়াল বৰুৱাৰ পৰিয়ালে বাস কৰিছিল। বৰ্তমানেও ইয়াত তেওঁলোকৰ বংশধৰসকল আছে। মোৱামৰীয়া আৰু মানৰ আক্ৰমণৰ সময়ত পুৰণি গুদামৰ বহু পৰিয়ালে ঘৰ বাৰী এৰি হাবিয়ে জংঘলে আত্মগোপন কৰি আছিল। পুৰণি গুদামৰ বুৰঞ্জীৰ সেয়া এক পৃথক অধ্যায়।

বিননিৰ সুৰত গোৱা এইবোৰ বাখৰ বৰাৰ গীত। এনে গীতক বেলাদ বা কাহিনী গীত বুলি কোৱা হয়। অসমীয়া ভাষাত বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত, মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত আদি এনেধৰণৰ বহু গীত আছে। এই গীতসমূহৰ মাজত একোটা কাহিনী আৰু বুৰঞ্জীমূলক ঘটনাৰ প্ৰকাশ হোৱা দেখা যায়। চহা মানুহবোৰৰ মুখে মুখে প্ৰচলন হৈ থকা এই গীতসমূহে একোটা ঐতিহাসিক ঘটনাক জীয়াই ৰাখিছে। পুৰণি গুদামৰ গাতে লাগি থকা মিকিৰ হাতৰ পৰা 2 কিলোমিটাৰমান দূৰৰ শিঙীয়া গাঁৱত থকা বাখৰৰ বাৰী নামৰ বাৰীখনে আজিও সেই সময়ৰ দুৰ্দান্ত প্ৰতাপী বাখৰ বৰাৰ স্মৃতি বহন কৰি আছে। অসম বুৰঞ্জীৰ অন্যতম বিদ্ৰোহৰ অধ্যায় মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটিছিল বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীৰ দিনত। দৈৱজ্ঞ আৰু জ্যোতিষীসকলে স্বৰ্গদেউ শিৱসিংহদেৱৰ ছত্ৰভংগ যোগ পৰিছে বুলি কোৱাত ৰজাই তেওঁৰ পাত্মাদৈ ফুলেশ্বৰী কুঁৱৰীক সিংহাসনত বহুৱাই বৰ

0: কৰি পাতি নিজে সিংহাসনৰ পৰা নামিল। বৰকুঁৱৰীয়ে ৰাজক্ষমতা দখল কৰিয়েই ভায়েকক বৰপাত্ৰ, দদায়েকক টিপমীয়া ফুকন, ভতিজাকক ঢেকিয়াল বৰুৱা পাতিলে। আহোমৰ পূৰ্বৰ ধাৰণা গুচাই মৰাক পুৰালে। ঠাকুৰীয়া মহাজনসকলক আনি আউনীআটীত গড়মূৰত সেৱা কৰাই শ্ৰীমূৰ্তি ভাগৱত শালেগ্ৰাম দেউৰী ভাগৱতী দি পূজা সেৱা কৰিব দিলে। ফুলেশ্বৰী কুঁৱৰীয়ে শাক্তগোসাঁইক বৰ মান্য কৰিছিল। তেওঁ দুৰ্গা পূজাৰো আয়োজন কৰিছিল। মোৱামৰীয়া বৈষ্ণৱসকলে দুৰ্গা পূজা নামানে। ফুলেশ্বৰীয়ে ৰজাৰ ধৰ্মক প্ৰজাই মানিব লাগিব বুলি জোৰ কৰি বলিকতা তেজৰ ফুট দি মোৱামৰীয়া মহন্তসকলক অপমান কৰিলে। 1716 খ্ৰীষ্টাব্দত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ এই সূত্ৰপাত। ইয়াৰ উপৰিও অন্যান্য বহুতো কাৰণত মোৱামৰীয়া প্ৰজাসকলৰ মাজত বিদ্ৰোহৰ তুঁহজুই জ্বলি আছিল। কিন্তু দিন পালে খেন পায় এই কথা ভাবি তেওঁলোকে প্ৰতিশোধৰ ক্ষণ গণিছিল।
1: ইতিমধ্যে মোৱামৰীয়া মহন্তসকলে নেঘেৰিটিঙত সকলো শিষ্য গোটাই লৈ স্বাধীনভাৱে সত্ৰ পাতিবৰ উদ্দেশ্যে বৰভেটি বন্ধাই শক্তিৰ পৰীক্ষা লৈ মহন্তসকলৰ ওপৰত চলোৱা অত্যাচাৰৰ বিষয়ে যুঁজিবলৈ সাজু হ'ল। স্বৰ্গদেউ লক্ষীসিংহ সিংহাসনত উঠে 1769 চনত, আৰু সেই চনতেই মোৱামৰীয়াসকলে প্ৰকাশ্যে ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। যি কি নহওক, মোৱামৰীয়াসকলৰ হাতত আহোম সৈন্য হাৰিল। পৰাজয়ৰ কথা শুনি স্বৰ্গদেৱে তিনিজনা ডাঙৰীয়া বৰবৰুৱা, আনু ফুকন, ৰাজখোৱাৰ সৈতে সমালোচনা কৰি দুৱৰাৰ হৰনাথ ভিতৰুৱাল ফুকনক সেনাপতি পাতি কেইবাজনো বৰা হাজৰিকা সৈতে 8,000 ৰণুৱা, 8টা দঁতাল হাতী, 12টা ঘোঁৰা, বিবিধ ৰণৰ আহিলা আৰু সুনীয়া হেংদাং দি মৰাণৰ লগত ৰণ দিবলৈ পঠিয়ালে। কিন্তু এই বিশাল বাহিনীও মৰাণৰ হাতত হাৰিল। মৰাণে সাময়িকভাৱে সিংহাসন অধিকাৰ কৰিলে। এয়া বুৰঞ্জীৰ দীঘলীয়া কাহিনী। মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ লগত পুৰণিগুদামৰ প্ৰতাপী লোক বাখৰ বৰাৰ যুঁজ লাগিছিল ক্ষমতাক লৈ। দুই গুণামহৰ যুঁজত সাধাৰণ প্ৰজাৰ মৰণ। বাখৰ বৰাই পূৰ্ণানন্দ বুঢ়াগোঁহাইক একো কৰিব নোৱাৰি মোৱামৰীয়া বিদ্ৰোহীসকলৰ লগ লাগি চামগুৰি, পুৰণিগুদাম আদি অঞ্চলৰ মানুহৰ মাজত ত্ৰাসৰ সঞ্চাৰ কৰিলে। এই অত্যাচাৰত দুই অঞ্চলৰ বহু লোকে প্ৰাণ হেৰুৱালে। বহুতে ঘৰ বাৰী এৰি পৰ্বতে পাহাৰে আশ্ৰয় ল'লে। সেই সময়ত বাঘজাল পাতি বাঘ মৰা এটা ডাঙৰ অনুষ্ঠান আছিল। কাষৰীয়া চাপানলা, বামুনী, কন্দলি আদি পাহাৰৰ পৰা বাঘ নামি আহি মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি গৰু মানুহ আদি মাৰি খায়। বহুকেইখন গাঁৱৰ মানুহ লগ হৈ বাঘ ভেটি অৱশেষত বাঘটো মাৰি পেলায়। ঠিক সেই সময়তে খৰঙী বৰুৱাৰ ঘৰত কেনাইৰ পৰামৰ্শমতে খাউণ্ডৰ ঘৰৰ লস্কৰ, কঢ়ালৰ ঘৰৰ ভোলাই, কটকীৰ ঘৰৰ থোলাই, হাজৰিকা ঘৰৰ হৰি লগ হৈ ৰাইজৰ সহায়ত বাঘ খেদি বাঘটো মাৰি আনন্দৰ হৰিধ্বনি দিলে।
2: আজি এই ৰাইজৰ মেলখন পতা হৈছে অতি জৰুৰীভাৱে, গমটো পাইছে? কাৰণ কালি আমি সকলোৱে যিটো বনৰ বাঘ মাৰি আমাৰ পোহনীয়া জীৱ জন্তুক বচালো, এইবাৰ কিন্তু আমি আন এটা বাঘৰ বিষয়ে চিন্তা কৰিব হ'ল দেই।
3: কথাৰ মেৰপাক নিদি মুকলি কৰি ক'লে হৈছে, কিন্তু আমি কথাষাৰ অনুযায়ী কৰিব পাৰো।
4: অৱশ্যে কথাষাৰ মিছা কোৱা
2: নাই। নাই নাই নাই, শুনক, কিন্তু কোন বাঘৰ কথানো মই আপোনালোকৰ আগত ক'বলৈ ধৰিছো আপোনালোকে নিশ্চয় গম পাইছে।
3: হৈছে কিন্তু কথাষাৰ মুকলি কৰাই ভাল।
4: কবলে কি আছে, কবলে কি আছে? এই আমাৰ বাখৰ বৰাৰ কথা কোৱা
2: হৈছে,
4: বাঘৰ দৰে আমাৰ অঞ্চলৰ তেজ পিয়েই থাকে।
2: হেৰৌ হেৰৌ, এই তেওঁ অকল বাঘেই নহয়, বুজিছ, মহ জোকো, মহ জোকো। এই বাঘটো দেখিব পাৰি, কিন্তু মহ জোকে কেনি আহি আক্ৰমণ কৰে ধৰিবকে
4: নোৱাৰি।
2: এই তেজ খাই সি পিছলৈহে কৰি
4: পৰে। ৰাই, এই আমাৰ অঞ্চলৰ মানুহৰ ওপৰত তেওঁৰ সেই উপদ্ৰৱৰ কথা কোনে নাজানে?
3: আমাৰ মেলত গোট খোৱা হৈছে, কিন্তু কোনোজনে হয়তো তেওঁৰ অত্যাচাৰত হাত সাৰি যোৱা
2: নাই। হেৰা হেৰা, এই আমাৰ ভঁৰালৰ ধান, বাৰীখনৰ লাও কোমোৰা, গোহালি সেই গাখীৰতী গাই, যিটোকে পচন্দ কৰে তেওঁ জোৰ জবৰদস্তি আহি লৈ যায়।
4: অকল সিমানেই নে? এই দুখীয়া মানুহৰ ঘৰৰ সেই ৰূপৱতী গাভৰু তাৰ
3: অত্যাচাৰত আছে, শাস্ত্ৰত আছে, হৈছে কিন্তু গৰু তিৰি মাৰে সুবৰ্ণ কোহৰে এই মিত্ৰৰ দুহাচাৰে। এইসকল আততায়ী, তেওঁলোকক মাৰিলে দুখে নাপায়।
4: ৰাইজ ৰাইজ, এই মনত ৰাখিব, মাউখে উঠিলে গুৰি পৰো আৰু মনত নাই। এই এখন এখন মৰাপাত গোটাই ডাঙৰ পঘা কৰি হাতীকো বান্ধিব পাৰি। গতিকে ৰাইজ, নখ জোকাৰিলে নৈ বয়, তাকেই সাৰোগত কৰি আমি আগবঢ়াহে উত্তম। এই শুভেচ্ছা
2: ৰাইজ, ৰাইজ তেন্তে ওলাওক, ওলাওক, আজিয়ে বিশ গছৰ মুহাতে উভালি থৈ আহোঁগ। তেন্তে ৰাইজ,
3: আমাৰ হাতে হাতে দা যাঠি জোং লৈ আগবাঢ়িবহে লাগে।
5: আই বতাহী, কি কৰি আছ? ভাঙৰ চিলিমত দেখোন জুই নাইয়ে।
6: গৈছো দেউতা ঈশ্বৰ।
5: বতাহী, দাং ধৰা তলুক মাতচোন।
6: ভাল দেউতা ঈশ্বৰ, মই তাক পঠিয়াই দিওঁগৈ।
5: কালি দাং ধৰাক পঠাইছিলোঁ। জন্মীৰ ঘৰত ক্ষীৰতী গাই এজনী আছে বুলি শুনিছোঁ, সেইজনী আমাক লাগে। কেলে হোৱা জন্মীক ইমান গাখীৰ কেলে?
2: দেউতা ঈশ্বৰে মোক মতাইছিল বোলে।
5: মাতিছিলোঁ, কিয় জন্মীক মাতি অহা নাই জানো?
2: হয় দেউতা ঈশ্বৰ, জন্মী আহি বাট চৰাতে অপেক্ষা কৰি আছেহি নহয়।
5: জন্মী চোৱাক খোৱা কিয়ালৈ লৈয়া? বৰ বাহাদুৰী, বগা তিৰোতাৰ গিৰিয়েক বুলি আজি এসেকা দিম ৰ।
7: সেৱাহে দেউতা ঈশ্বৰ, অধমক হেনো মাতি পঠাইছিল?
5: পঠাইছিলোঁ, চালে বেৰে কোবোৱা মানুহ মই নহয়, মোৰ সদায় এক কথা।
7: হৈছে দেউতা ঈশ্বৰ, সেইটো আমি জানো।
5: তই জান নাজান সেইটো ডাঙৰ কথা নহয়, কিন্তু মই জানো। হেৰৌ, তোৰ ঘৰত নতুনকৈ পোৱালি দিয়া গাই এজনী আছে, তই না কৰিব নোৱাৰ? ইতিমধ্যে আমাৰ ডাং ধৰাই খবৰ কৰি আহিছে, বহুত দিন হ'ল ভালকৈ গাখীৰ অকণ খাবলৈ পোৱা নাই, গৰুজনী মোক লাগে, আজি ডাং ধৰাৰ হাতত পঠাই দিবি।
7: দেউতা ঈশ্বৰ, মোৰ গাই মাত্ৰ এজনী, সৰু ল'ৰাটো মেলেৰিয়াত ভুগি আছে, কবিৰাজে কৈছে তাক গাখীৰ খোৱাটো ভাল। দেউতা ঈশ্বৰ, গতিকে এবাৰলৈ আপুনি মোক ৰেহাই দিয়ক দেউতা ঈশ্বৰ, ৰেহাই দিয়ক।
5: জানমী, বাখৰে কথা নলৰাই আৰু যিকোনো কথা এবাৰেই কয়, ইয়াত ৰেহাইৰ প্ৰশ্ন আহিল ক'ৰ পৰা?
7: দেউতা, আপোনাৰ চৰণত ধৰিছোঁ দেউতা, আপোনাৰ চৰণত ধৰিছোঁ, মোক এবাৰলৈ ৰেহাই দিয়ক।
5: এই এবাৰ তোৰ দেখোন বৰ্ষা, মুখে মুখে কথা কও, তলৌ
2: দেউতা ঈশ্বৰ,
5: চাবুকডাল লৈ আহ।
2: হ'ব দেউতা ঈশ্বৰ।
5: আৰু ইয়াৰ পিঠিত দহোটা কোব মাৰ।
7: চাবুক চাবুক পিঠি,
2: দেউতা
7: এইয়াহে
5: ভাল মানুহৰ কথা, দেখিছো চিধা আঙুলিত ঘিউ নাহে। দাং ধৰা
2: দেউতা ঈশ্বৰ,
5: আজি আবেলি গাইজনী লৈ আহিবি।
2: হ'ব দেউতা ঈশ্বৰ।
8: আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই আই
5: আই বাতাহি বাহিরত কিহর হুলস্থুল হইছে চাই আসুন।
6: দেউতাইশ্বর সর্বনাশ হয়েছে দেউতাইশ্বর।
5: সর্বনাশ?
6: বহুত মানুহে হাতত যাঠি জুং লৈ এইফালে আহি আমার পদূলি পালেহি।
5: এইফালে আহিছে বহুত মানু যাঠি জুং লৈ দাং ধরাং মাত আই কোন আছ?
6: নাই দেউতা, ডাঙ্গৰহৰ ইতিমধ্যে পলাল। দেউতাইশ্বৰ এতিয়া কি কৰা যায়?
5: ক'ত হাৰো এতিয়া? কি কৰো আপোনালোকে যি লাগে তাকে লৈ যাওক, মোক প্ৰাণে নামাৰিব।
3: কিন্তু দে বাঘৰো মৰণ মনত ৰাখিবি।
0: বাখৰৰ মৃত্যুত অঞ্চলটোলৈ শান্তি নামি আহিল। সেই বাখৰবৰাক লৈ মানুহৰ মুখে মুখে প্ৰচলিত গীতবোৰেই বাখৰবৰাৰ গীত নামে বিখ্যাত হৈ পৰিল। সেই গীতবোৰকে অসম হিতৈষী পত্ৰিকাত ডক্টৰ বীৰিঞ্চি কুমাৰ বৰুৱাই বাখৰবৰা আৰু মোৱামৰীয়া উপদ্ৰৱ নামৰ প্ৰবন্ধত উল্লেখ কৰিছে।
1: অসম বুৰঞ্জী বহু গৃহকন্দলৰ ঘটনাৰে পৰিপূৰ্ণ। মোৱামৰীয়াসকলে বিদ্ৰোহ কৰাৰ বহু পাছত 1816 চন, 1819 চন, 1821 চন আদি বছৰবোৰত মানসেনাই অসম মুলুকত মানৰ দিন আৰম্ভ কৰি অসমীয়া প্ৰজাক নাকনি কাননি শিকাইছিল। গুৱাহাটীৰ শাসনকৰ্তা বদনচন্দ বৰফুকন আৰু মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াৰ পৰিয়ালকেন্দ্ৰিক মনোমালিন্যৰ কাৰণেই বদনচন্দ্ৰই ব্ৰহ্মৰজাক অনুৰোধ কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে 6000 মানসেনা ৰঙাঠঙা পাতি অসমলৈ নিমন্ত্ৰণ কৰি আনে। মানৰ অসম আক্ৰমণ অসম বুৰঞ্জীৰ এক কলা অধ্যায়ৰূপে চিহ্নিত হৈ আছে। এই আক্ৰমণেই অসমত আহোমসকলৰ সুদীৰ্ঘ ৰাজত্বৰ বেলিমাৰৰ আগলি বতৰা দিয়ে বুলিব পাৰি।
0: মানৰ তৃতীয়বাৰৰ আক্ৰমণৰ সময়ত অসমীয়া মানুহৰ বিলাই বিপত্তিৰ সীমা নাইকিয়া হৈ পৰিছিল। অসমীয়া মানুহৰ ওপৰত মান সৈন্যৰ অসহনীয় অত্যাচাৰৰ কথা সোঁৱৰিলে পেটতে হাত ভৰি লুকুৱাৰ নিচিনা হয়। সিহঁতে ল'ৰা ছোৱালী তিৰোতাক পিছলৈ হাত জপাই শলখা মাৰি এৰি থৈ গৈছিল। কুমলীয়া বাঁহগাজেৰে মৰিয়াই তাৰ হুং লগাই কিমানক যে লেকাত ভুঞ্জাইছিল। ল'ৰা ছোৱালী সকলোকে ঘৰৰ ভিতৰত সুমুৱাই লৈ দুৱাৰ বন্ধ কৰি ঘৰত জুই লগাই মাৰিছিল। এনেয়ে বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়াৰ দৰে মানৰ আক্ৰমণত অচিলা হৈ বহু অসমীয়াই মানসেনাৰ ৰূপ লৈ দোৱনীয়া হৈ অসমীয়া মানুহৰ ওপৰত অকথ্য অত্যাচাৰ চলাইছিল। এওঁলোকৰ অত্যাচাৰ মান সৈন্যতকৈও বেছিহে হৈছিল। পুৰণি গুদামৰ গাতে লাগি থকা কাষৰি গাঁও নামৰ গাঁওখনত মানে চলোৱা আক্ৰমণৰ কথা বুৰঞ্জীত উল্লেখ আছে।
8: আই, মানবোৰে হেনো দেশখন এফালৰ পৰা লণ্ডভণ্ড কৰি আহিছে, শুনিয়ে গা চেবাই আছে।
9: এৰাও বোৱাৰী, কি কৰিবি, ৰাখে হৰি মাৰে কোনে, ভগৱন্ত বাসুদেৱে এৰা নিদিলে কোনেও একো কৰিব নোৱাৰে।
8: হ'লেও বিষম কথা কিছুমান শুনি পেটতে হাত ভৰি লুকাইছে। সিহঁতে হেনো গৰ্ভাৱতী মানুহৰ পেট ফালি সন্তান উলিয়াই গছলৈ ফৰমুটি মাৰি আম পাৰি খায়।
9: এৰাও বোৱাৰী, তয়ো গা ভাৰী মানুহ, ঈশ্বৰে চকু মেলি চালি ৰক্ষা।

0: ধনেশ্বৰ আহি পালেহি। আহ আহ অ বুবাই, এই তোলৈকে বাট চাই আছোঁ।
1: আইঔ নক'বি আৰু, বুজিছ, দেশৰ পাতকী বদন চন্দ্ৰই মানসেনাক মাতি আনি আমাৰ দেশৰ মানুহৰ ওপৰত অত্যাচাৰ কৰাই ৰং চাইছে। সি মানুহতে যাকে য'তে পাইছে নিষ্ঠুৰভাৱে হত্যা কৰিছে।

0: কাৰহে বা কপালত কি লিখা আছে জানো?
1: নহয় অ ধনেশ্বৰ, দেশৰ কাৰণে লাচিতে মোমায়েকক কাটি দুচেও কৰিছিল, জয়মতী মূলা গাভৰুৱে প্ৰাণ দিছিল, সেইখন দেশৰ মানুহে মানক কচু কটা দি খেদিব নোৱাৰেনে?
0: পাৰিলেহেঁতেন, কিয় নোৱাৰিব? কিন্তু ঘৰৰ গিৰিহঁতে যদি চোৰৰ লগত লগ খাই বৰ ঘৰৰ দুৱাৰ মুকলি কৰি দিয়ে তেন্তেতো শত্ৰুৱে লাই পাবই।
1: তহঁতৰ নিচিনা পাহোৱাল ডেকাবোৰ থাকোঁতে শত্ৰুৱে ইমান আশয় পায়নে?
0: তাকেইতো আই, এনেই ঋষিৰ হাপত পৰি আছোঁ, তাতে আকৌ ধানৰ ভাপত সিজিবলগীয়া হৈছে। মানৰ লগতে আমাৰ মাজৰ দুৱনীয়াবোৰেহে বেছি সমস্যাৰ সৃষ্টি কৰিছে।
1: মানেই হওক দুৱনীয়াই হওক, সিহঁতক কচু কটা দিব লাগে।
0: এৰা আই, এৰা, তই ঠিক কথাই কৈছ। এই সেইকাৰণে আমাৰ এই অঞ্চলৰ পাহোৱাল ডেকাসকলক লৈ এই অঞ্চলত যাতে মানে কোনো অত্যাচাৰ কৰিব নোৱাৰে তাৰ কাৰণে দিহা কৰি থৈ আহিছোঁ। ঐ বুদাই, লথৌ, তহঁত আহিলি ন? ওচৰলৈ আহ। ঐ, বাকীবোৰ সাজু হ'লনে?
2: হৈছে হৈছে, সকলোৱে দা জাঠি হেংদাংবোৰ ধৰাই চিকচিকীয়া কৰি লৈছে, ধনুকাঁড়বোৰো সাজু কৰি ৰাখিছে।
0: অঁ, ঠিক কৈছ ঠিক কৈছ। আই, আমি যাওঁ হে এতিয়া।
1: অঁ, যা হ বোপাই, তহঁতৰ জয় হওক। মনত ৰাখিবি, আমাৰ ওচৰৰে ভূটাই ডেকাই লালুখোলা বুঢ়াৰ ফুকনক বধ কৰি দেশৰ শত্ৰু বধিছিল। ইয়াৰ ওচৰৰে সিন্ধুৰা হাজৰিকাই স্বৰ্গদেউ গৌৰীনাথ সিংহক এসেকা দি ৰজা খেদা নগয়া উপাধি লাভ কৰিছিল। তহঁতৰ দেহতো তেওঁলোকৰ তেজ আছে, তহঁতে পাৰিবি। যা যা বোপাইহঁত।
0: আই, এই যোৱাৰ আগতে এই আই মাতৃৰ সন্মুখত শপত গ্ৰহণ কৰোৱা। আই কামাখ্যাৰ শপত, মানক খেদিমেই খেদিম,
3: মানক খেদিমেই খেদিম।
0: আই কামাখ্যাৰ শপত, মানক খেদিমেই খেদিম,
3: মানক খেদিমেই খেদিম।
0: আই কামাখ্যাৰ শপত, মানক খেদিমেই খেদিম,
3: মানক খেদিমেই খেদিম।
0: আই, আমি যাওঁহে এতিয়া।
4: যাওঁহে আই।
1: যা যা, মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছো, বাছাহঁত তহঁত যেন কুশলে ঘূৰি আহ।
0: যাওঁ আই, ঐ বল বল আহ।

ইতিহাসে গৰকা পুৰণি গুদাম আলেখ্যখনি শুনিলে। আলেখ্যখনিৰ ৰচনা ফণীন্দ্ৰনাথ গায়নৰ, আঠ ধৰিলে পূৰবী শইকীয়া আৰু প্ৰশান্ত গোস্বামীয়ে, প্ৰযোজনা পল্লৱী কলিতাৰ। আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টছত। এতিয়া শুনক আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী নগাঁও কেন্দ্ৰই 30 এপ্ৰিল বৃহস্পতিবাৰে দীঘলদৰি পহুপুৰী খাইটি গাঁৱত অনুষ্ঠিত কৰা বহাগৰ আবেলি শীৰ্ষক অনুষ্ঠানৰ বাণীবদ্ধ অংশ। অনুষ্ঠানৰ আগধৰিছে হিৰণ্যপ্ৰভা দিহিঙীয়াই।

সকলোলৈকে নমস্কাৰ জনাইছো। নমস্কাৰ, এয়া আকাশবাণী নগাঁও। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আকাশবাণীয়ে বৰ্ণিল 90 বৰ্ষত ভৰি দিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে আকাশবাণী কেন্দ্ৰই আমাৰ শ্ৰোতাসকলৰ মনত ঠাই ল'বলৈ সক্ষম হৈছে আৰু এই ঘাট প্ৰতিঘাট নানান অভিজ্ঞতাৰে সম্পৃক্ত হৈ আমি 90 বছৰত ভৰি দিছোঁ। আৰু এতিয়া তাতে বসন্তৰ বাহ সকলোৰে গাত লাগি আছে। বসন্ত আৰু আকাশবাণীৰ 90 বছৰ এই ধুনীয়া দুটা মুহূৰ্তত আমি উপস্থিত হৈছোহি ৰহাৰ দীঘলদৰীৰ পহুপুৰী খাইটি গাঁৱত। ইতিমধ্যে আমি পূৰ্বেও এই অঞ্চললৈ আহিছোঁ আৰু আজি এটাই উদ্দেশ্য, আমি আপোনালোকৰ লগত মত বিনিময় কৰিম, আপোনালোকৰ কথা বতৰাসমূহ আমি শ্ৰোতাৰ মাজলৈ লৈ যাম আৰু আকাশবাণী সম্পৰ্কে আপোনালোকৰ দিহা পৰামৰ্শ মন্তব্যসমূহো আমি বাণীবদ্ধ কৰি দিম। আৰু আজি আমি আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ মুৰব্বী নিশা বৰুৱাৰ লগতে আমাৰ অনুষ্ঠান কাৰ্যবাহী বেনৰী ইজুঙৰ নেতৃত্বত কিৰণ চন্দ্ৰ নাথ আৰু মই হিৰণ্যপ্ৰভা দিহিঙীয়াই আহি আপোনালোকৰ মাজত উপস্থিত হৈছোহি। তেন্তে পলম নকৰি আহক আজিৰ অনুষ্ঠান আৰম্ভ কৰোঁ।

0: প্রথমে মই এজন ভাইটির ওসরলে আহিছো। তোমার নাম তো?
1: নমস্কার, মোৰ নাম শ্রীনাজ্যোতি নাথ।
0: এবার বিহুত কি কি করিলা অকনমান কোৱাচোন।
1: আমি বিহু মাৰো, প্ৰতিযোগিতা প্ৰগ্ৰাম মাৰি ফুৰো।
0: মানে বিহু প্ৰগ্ৰাম কৰা, হুঁচৰি মৰা? তোমালোকৰ দলটোৰ নাম কি বাৰু?
1: নয়নজ্যোতি বিহু হুঁচৰি।
0: নয়নজ্যোতি বিহু হুঁচৰি দল। নয়নজ্যোতি তোমাৰ নাম নেকি? খুব ভাল লাগিল নয়নজ্যোতি, যিহেতু বিহুৰ কথা কৈছা গতিকে অনুষ্ঠানটি অকণমান বিহু নামেৰে আৰম্ভ কৰিলে ভাল লাগিব। হুঁচৰিৰ গীত এটাকে শুনাই দিবা নেকি?
1: যোজনা এটা শুনালে হ'ব।

0: ধন্যবাদ।
1: খুবেই সুন্দৰ নয়নজ্যোতি, আকাশবাণী নগাঁৱৰ তৰফৰ পৰা তোমালৈ শুভেচ্ছা জনাইছো, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। মই এইখিনিতে এগৰাকী বাইদেউৰ ওচৰলৈ আহিছো। বাইদেউ নমস্কাৰ।
2: নমস্কাৰ,
1: আপোনাৰ নামটো?
2: মোৰ নাম শ্ৰী নিজুমা দেৱী।
1: এবাৰ বিহু কিদৰে উদযাপন কৰিলে?
2: বিহু আমি ৰঙালী বিহু হিচাপে সুন্দৰভাৱে মানে উপভোগ কৰিছোঁ। আমাৰ ইয়াতে জেং বিহু হৈছে, তাকো আমি উপভোগ কৰিলোঁ, বা নিজৰ ঘৰতো আমি গৰু গাই ধুৱাই মানে সমস্তখিনি সুন্দৰভাৱে মানে উপভোগ কৰিলোঁ আৰু।
1: ধুনীয়াকৈ পাৰ হ'ল,
2: হয়।
1: আকৌ অহা বছৰলৈ ৰ'ব লাগিব। ধন্যবাদ জনাইছোঁ, পলমকৈ হ'লেও বহাগৰ ওলগ জনাইছোঁ।
2: ধন্যবাদ।
1: আৰু এগৰাকী ছাত্ৰী আছে, তোমাৰ নামটো?
3: নমস্কাৰ, মোৰ নাম শ্ৰী নিকিতা ৰাণী দেৱী।
1: নিকিতা, এতিয়া আমাক গান গাই শুনাবা নে কবিতা শুনাবা, কি কৰিবা?
3: গান গাম।
1: গান গাবা, ঠিক আছে।

0: খুবেই সুন্দৰ নিকিতা দেৱী, ধন্যবাদ জনাইছোঁ। আকাশবাণীয়ে সম্পূৰ্ণ কৰা 90 বছৰীয়া এই সুবাদত আমি বসন্তৰ আবেলি শীৰ্ষক এই অনুষ্ঠানৰ জৰিয়তে আমি দীঘলদুৰীৰ পহুপুৰি খাইটি অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰি আছোঁ। মই পুনৰ আমাৰ মাজত থকা এজন জ্যেষ্ঠৰ কাষলৈ আহিছোঁ। নমস্কাৰ।
1: নমস্কাৰ।
0: এই গাঁওখনৰ ৰাইজে এবাৰ বসন্তক কিদৰে উদযাপন কৰিলে, ৰঙালী বিহু কিদৰে উদযাপন কৰিলে?
1: যিহেতু এইবাৰ আমাৰ হিয়াৰামতো জুবিন গাৰ্গ বিহীন বহাগ, গতিকে পৰিৱেশ অতি সেমেকা। তাৰ মাজতেই আমি যৎপৰোনাস্তি আমাৰ বাপতি সাহোন বিহুটিক আদৰিবলৈ সকলোৱে চেষ্টা কৰিছোঁ, যদিও তাৰ মাজতে কিছু যেন আধৰা হৈ গৈছে জুবিন বিহীন বহাগ বুলি। গতিকে গতানুগতিকভাৱে যোৱা বছৰ এই গত যি বিহু গ'ল, তাতে আমি খেল ধেমালি বা ওচৰ পাঁজৰে আমাৰ দাঁতি কাষৰীয় অঞ্চলবিলাকত বিহু অনুষ্ঠান দিওঁ, বা কিছু হুঁচৰি দল আহিছে বা বিহুৱা দল আহিছে, তেনেদৰে পালন কৰিছে। আৰু বাকী যি পৰম্পৰাগতভাৱে গৰু গা ধোৱা পৰম্পৰা, বা জ্যেষ্ঠজনক ঘৰে ঘৰে গৈ সেৱা কৰা, ইজনে সিজনক মৰম চেনেহ, জানেই যিহেতু গাঁৱলীয়া জেগাত কিছু মৰম চেনেহ প্ৰীতি ভাৱটো অলপ বেছিয়ে থাকে, গতিকে তাৰ মাজতেই দুখ সুখৰ মাজতেই এই বিহুটি ৰাইজে উদযাপন কৰিছে। গতিকে এই বিহুৰ আমাৰ যিহেতু বাপতি সাহন উৎসৱ পালন কৰিবই লাগিব, আৰু তাৰ লগতেই আপোনালোকক যি আকাশবাণী নগাঁও এইসমূহ পৰিয়ালটিক আমি গাঁওবাসী হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দৰে এটি জকাই চুকীয়া গাঁৱৰ অঞ্চলত আহি এনেদৰে এটি সুন্দৰ অনুষ্ঠান, যিহেতুকে আমাৰ অকণিসকলে কেইবাজনো অকণিয়ে গীত পৰিৱেশন কৰিছে বা কিবা তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে, আমাৰ মাজতেই আছে বহুত প্ৰতিভা, গতিকে প্ৰতিভাখিনিক আপোনালোকে যেন অলপ আগুৱাই নিবলৈ আমাক কিছু এটা পথ দেখুৱাই মাৰ্গদৰ্শন কৰে, এইখিনি আপোনালোকৰ ওচৰত অনুৰোধ। ধন্যবাদ।
0: হয়, ধন্যবাদ জনাইছোঁ। লগতে আকাশবাণীয়ে ৰেডিঅ'ই 90 বছৰ সম্পূৰ্ণ কৰিছে, আৰু সেই সুবাদতে আমি আপোনালোকৰ গাঁওখনত আহি উপস্থিত হৈছোঁহি। এই সম্পৰ্কে আপুনি কি ক'ব?
1: সিও এটা কথা, যিহেতু ৰেডিঅ' এইটো অতি বহু পুৰণি, আমি 90 দশকৰ মানুহখিনি আমি পাইছোঁ। এতিয়া হয়তো এতিয়া প্ৰজন্মই ৰেডিঅ'টো খুব মানে চিনি নোপোৱাৰ দৰে হৈছে, কিন্তু ৰেডিঅ'টো এটা বিশেষ মাধ্যম আমি পাইছিলোঁ। আমি পঢ়ি থাকোঁতে যেতিয়া আমি ৰাতিপুৱা সময়ত পোৱাৰ বাতৰিটো শুনো, তাৰপিছত কিবা চিত্ৰ গীত গীতিমালিকা এতিয়া মনত আছে, বা নাটক, বা শিক্ষাৰ্থীসকলৰ বিশেষ অনুষ্ঠান থাকে, বা কৃষি দিহা থাকে, আৰু তেনেকৈ আমাৰ মহিলাসকলৰ আইডিঅ' বুলনি অনুষ্ঠান থাকে, মোৰ মনত আছে। এইখিনি বিশেষভাৱে প্ৰয়োজন আমাৰ জনজীৱনত, প্ৰয়োজনীয়, অতি লাগতিয়াল। 90 বছৰ হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু যেন থাকক অনাদিকাললৈকে এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। সকলো পৰিয়ালকে মই ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ জনাইছোঁ আপোনালৈ, আন্তৰিক কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু এগৰাকী বাইদেউৰ ওচৰলৈ আহিছোঁ। আকাশবাণীয়ে 90 বছৰ সম্পূৰ্ণ কৰিছে, আৰু সেই উপলক্ষে আমি আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। কি ক'ব, মনৰ ভাৱটো অকণমান?
2: মনৰ ভাৱ বুলি ক'লে, আগতে আমি সৰুতে, খুব সৰুতে দেউতাহঁতক দেখা পাওঁ, ৰেডিঅ' শুনে, মানে তেতিয়া আছিলে ঘৰত, আমাৰ ঘৰত। আজিকালিতো এইটো প্ৰায় লুপ্ত অৱস্থা পাইছে, কিন্তু অতি দুখজনক কথা। কিন্তু ভাল লাগে ৰেডিঅ' গান, যেতিয়া আমি সাতসৰী অনুষ্ঠান হয় দেওবাৰে, যেতিয়া দেওবৰীয়া বিশেষ এটা অনুষ্ঠান হয় ন অকণিৰ, মানে সেই অনুষ্ঠানটো খুবেই ভাল লাগে, আমি খুব উপভোগ কৰোঁ, খুব ভাল লাগিছিলে। কিন্তু বোৱাৰীভাৱে ঠিক এতিয়া মই দেখা পোৱা নাই, বহুত লুপ্ত অৱস্থাত হৈছে, আজিকালি মোবাইলটোৱে বহুতখিনি খাই দিলে। তথাপিও আজি খুবেই ভাল লাগিছে, আজি 90 বছৰীয়া এটা অনুষ্ঠানত আমাৰ গাঁৱত আহি আপোনালোক উপস্থিত হৈছেহি। আৰু আগুৱাই যাওঁ।
0: আৰু আপুনি গীতৰ সৈতে জড়িত নহয় জানো,
2: মানে বাথৰুম ছিংগাৰ বুলি যে কয়, ঘৰত হেনি চিঞৰি বাখৰি গাই থকা তেনেকুৱা তাৰ।
3: গধূলি আহিল তৰা জিলিকিল এধন ইয়ৰত, গধূলি গোপালে

লাগিল, ৰিণিকি ৰিণিকি তোমাৰে মাতি, দূৰণি সৰকি ৰাতিৰে বহিতে শুনা যে লাগিল, মনৰে লিহিৰি বনৰে সুৰি ভোজনীয়া গছি

0: ধানি নিয়ৰত গধূলি গোপালে উজ্বলি উঠিল, উজ্বলি উঠিল, উজ্বলি উঠিল।
1: নাই, খুবেই সুন্দৰ সুমি বাইদেউ, খুব সুন্দৰ, খুব সুন্দৰ কণ্ঠ আপোনাৰ, ধন্যবাদ জনাইছোঁ, ধন্যবাদ, নমস্কাৰ।
2: বসন্ত কুমাৰ নাথ, 1996 চনতে অডিশ্যন দিছিলোঁ লোকগীতৰ, নৰলোঁ। আজি আপোনালোকৰ যি হঠাৎ আমাৰ মাজত ওলালহি, মই বৰ অপ্ৰস্তুত যেন হৈ আছোঁ, তথাপি মোৰ বন্ধু ৰূপম নাথে মোক মাতাৰ কাৰণে ইয়াৰ ওপৰত মোৰ হেৰি যাব আছে, মানে বৰ আস্থা এটা আছে, কিন্তু যিহেতু মই অডিশ্যন দিছোঁ গম পাইছেই আৰু। অঁ, যা হওক, এতিয়া মই খেতি বাতিতে জড়িত আৰু।
1: আকাশবাণীয়ে 90 বছৰ অতিক্ৰম কৰিছে, এটা দীঘলীয়া যাত্ৰা, আৰু 90 বছৰীয়া এই যাত্ৰাটোৰ অংশ হিচাপে আমি আপোনালোকৰ ইয়াত উপস্থিত হৈছোহি। গতিকে এই ক্ষেত্ৰত আপুনি আকাশবাণীলৈ এটি শুভেচ্ছা বাৰ্তা দিলে আমি নথৈ সুখী হ'ম।
2: নিশ্চয়, 90 বছৰীয়া যি আপোনালোকৰ পৰিক্ৰমা, অৰ্থাৎ আপোনালোকৰ অফুৰন্ত যাত্ৰা, এই অফুৰন্ত যাত্ৰাত নিশ্চয় শ্ৰোতাসকলৰ সহায় নেপালে আপোনালোকে নিশ্চয় ইমানখিনি আগুৱাই নাযাব নেকি। নিশ্চয় আপোনালোকৰ এই অফুৰন্ত যাত্ৰাত নিশ্চয় শ্ৰোতাসকলে আপোনালোকক সঁহাৰি দিছে, আৰু আমিও আমাৰ ফালৰ পৰা শেহতীয়াকৈ হ'লেও বসন্তৰ আৰু নৱবৰ্ষৰ বহাগৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আকাশবাণী নগাঁৱে ভৱিষ্যতে তেওঁলোকৰ যি পৰিক্ৰমা, এই অৱধাৰিত হৈ থাকক, আমাৰ অন্তৰৰ ফালৰ পৰা এই আশীৰ্বাদ।
1: ধন্যবাদ, কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যিহেতু কৈছে আপুনি লোকগীতৰ অডিশ্যন দিবলৈ গৈছিল আকাশবাণীলৈ, এতিয়া কেনেবাকৈ চৰ্চা আছে নেকি?
2: ও পক্ষী

আকাশবাণীৰ 90 বছৰীয়া এই বৰ্ণিল যাত্ৰাৰ উপলক্ষত আমি আপোনালোকৰ গাঁৱত আহি উপস্থিত হৈছোহি। আপোনালোকৰ গাঁৱৰ ৰাইজৰ সৈতে আমি মত বিনিময় কৰি আছোঁ, আপুনি শুনি আছে, আৰু এই কথাখিনি একে সময়তে আমাৰ শ্ৰোতাসকলেও শুনি আছে। গতিকে আজিৰ এই শুভক্ষণত আপুনি আপোনাৰ মনৰ

0: শিল্পী এনেকৈ আপোনালোকে যোগান দিলে তেওঁলোকে হয়তো ইয়াৰ প্ৰতি বিশেষ আকৰ্ষিত হ'ব আৰু আমিও উপকৃত হ'ম।
1: নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ কথাখিনিৰ উত্তৰো মই দিব বিচাৰিম, কাৰণ আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় হৈছে একো একোটা আঞ্চলিক কেন্দ্ৰ, তাত গোটেই দিনটো আপুনি অনুষ্ঠান শুনিবলৈ পায়। কিন্তু আকাশবাণী নগাঁও, আকাশবাণী তেজপুৰ, যোৰহাট এই কেন্দ্ৰসমূহ হৈছে আমাৰ একো একোটা সৰু FM ষ্টুডিঅ'। আমি পুৱা 5 বজাৰ পৰা দিনৰ 11 বজালৈকে অনুষ্ঠান প্ৰচাৰ কৰোঁ। সেই সময়খিনিত আপুনি বিভিন্ন লোকগীত, বৰগীত, নাটক, আপুনি আলক্ষ্য সকলোখিনি শুনিব পাৰিব। তাৰ পাছতে আপুনি আমি দুপৰীয়া 4:30 পৰা নিশা 10 বজালৈকে অনুষ্ঠান কৰোঁ। সেই সময়খিনিতো আপুনি বিভিন্ন বিহু নাম, জেং বিহু, শাস্ত্ৰীয় সংগীত, বিভিন্ন প্ৰতিষ্ঠিত ব্যক্তিৰ ইণ্টাৰভিউ সকলোখিনি শুনিব পাৰিব। আমি আমাৰ সময়সূচীটো আপোনাক জনাই দিলোঁ, আপুনি নগাঁৱৰ সময়সূচী মতে শুনিলে নিশ্চয় আপোনাৰ মনৰ যিখিনি ইচ্ছা সেইখিনি শুনিব পাৰিব। আপুনি FM-ৰ 102.7 লগাই ল'লে আপুনি সেই অনুষ্ঠানখিনি আপুনি বিচৰাখিনি শুনিব পাৰিব, নিশ্চয় আপুনি শুনিব পাৰিব। আমি নিজুমা বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, ইতিমধ্যে বহাগক কিদৰে উদযাপন কৰিলে সেই বিষয়ে জনালে, এতিয়া যদি অকণমান গুণগুণাই দিয়ে আমাৰ শ্ৰোতাসকলে খুব ভাল পাব।

0: ধন্যবাদ জানাইছো, খুবেই সুন্দৰ বাইদেউ, খুব সুন্দৰ। আপোনালৈ অফুৰন্ত শুভেচ্ছা জানাইছো। হিমাংশু নাথ আছে নেকি আমাৰ লগত? আমি গীতৰ অনুষ্ঠান সামৰিম, তাৰপাছত আমি কেইটামান নৃত্য উপভোগ কৰিম, তাৰপাছতে আমাৰ অনুষ্ঠান সামৰিম, যিহেতু বতৰেও ইংগিত দিছে অনুষ্ঠান চমুৱাবলৈ। আমাৰ ওচৰত এজন কণমানি আছে। নমস্কাৰ।
1: নমস্কাৰ,
0: তোমাৰ নামটো?
1: মোৰ নাম হিমাংশু নাথ।
0: হিমাংশু, কোন ক্লাছত পঢ়া?
1: ফাইভত।
0: ফাইভত পঢ়া, মানে এবাৰ ফাইভলৈ পাইছা, নহয় জানো?
1: হয়।
0: ঘৰত কোন কোন আছে?
1: মোৰ মা আৰু দেউতা।
0: এবাৰ বিহুত কি কি কৰিলা?
1: এবাৰ বিহুত গৰু গা ধুৱালোঁ, কলঙত গা ধুলোঁ, হুঁচৰি গাইলোঁ।
0: হুঁচৰিও গালা নেকি? এতিয়া আমাক কি গাই শুনাবা?

0: ধুনীয়া হৈছে, প্ৰেক্টিচ কৰি থাকিবা, ভাল হ'ব দেই। মুখস্থ আছিলে, মাইকটো হাতত ল'লে অকণমান মনৰ পৰা ওলাই যায় ন, একো নাই একো নাই, হৈ যাব। ঠিক আছে, তোমালৈ শুভেচ্ছা জনাইছোঁ। নে বিহু এটা গাই দিবা নেকি? হুঁচৰিত মনত আছে নেকি? নাই কবিতা মনত আছে? কবিতা এটা শুনাই দিয়া।
1: অসম আমাৰ ৰূপহী গুণৰো নাই সেই, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য।

0: মাতি নমস্কাৰ।
1: খুব সুন্দৰ হে আঁকি, ধুনীয়া হৈছে, তোমালৈ শুভেচ্ছা জনাইছোঁ দেই। ঈশানী দেৱী আৰু তনুশ্ৰী দেৱী আছে, আমি তেওঁলোকৰ নৃত্য উপভোগ কৰিম, তাৰপিছতে মই জেং বিহু দলটিক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু কোনোবাই কিবা ক'ব নেকি আকাশবাণী সম্পৰ্কে, শুভেচ্ছা বাৰ্তা দিব নেকি? নমস্কাৰ।
2: নমস্কাৰ, মোৰ নাম মিছ মনালিছা দেৱী, মোৰ ঘৰ পহুপুৰী। মই বিহু চিহু এনেই আধা শুনি আৰু, ইমান মানে গাই থকা অভ্যাস নহ'ল যে, এনেই চব গাবলৈ মন যায়। কিন্তু এতিয়া এটা গাব পাৰোঁ আৰু, এনেই কলি এটা গাব পাৰোঁ। নৈ নৈ হালিলে নদালি ভলুকা ঐ কাক।

হয়। এই কৰা জাং নাচনি গিৰিপ গাৰাম নাচে চুনৈ, কৰা জাং নাচনি বৰদৈ চিলা হয় উৰে চুনৈ, কৰা

0: ধন্যবাদ জনাইছোঁ সকলোকে। আমি বসন্তৰ আবেলি শীৰ্ষক অনুষ্ঠানৰ বাবে লগতে আকাশবাণীৰ 90 বছৰীয়া যাত্ৰা উদযাপন কৰিবৰ বাবে আমি উপস্থিত হৈছিলোহি ৰহাৰ দীঘলদৰীৰ পহুপুৰী খাইটি গাঁৱত। আৰু এই অঞ্চলৰ ৰাইজে এইবাৰ কিদৰে বিহু উদযাপন কৰিলে, লগতে তেওঁলোকৰ মনৰ বতৰা ললোঁ আৰু বহুকেইজন প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীৰ গীত মাত শুনিলোঁ। আশা ৰাখিছোঁ আজিৰ অনুষ্ঠানটি আমাৰ শ্ৰোতাসকলে ভাল পাইছে। আমি এইখন গাঁৱত আজি দ্বিতীয়বাৰৰ বাবে আহিছোঁ, আমাৰ খুব ভাল লাগিল, আশা কৰিছোঁ আপোনালোকেও ভাল পাব। অনাগত দিনত পুনৰ উপস্থিত হ'মহি, আপোনালোকৰ এইদৰে সহায় সহযোগিতা কামনা কৰিম। আপোনালোকৰ কুশল কামনাৰে আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ, নমস্কাৰ।
1: শ্ৰদ্ধাৰ আজি ইয়াত উপস্থিত হোৱা সন্মানীয় আইসকল, আজি নগাঁও আকাশবাণী কেন্দ্ৰৰ পৰা আহি আমাৰ এই যি ভিতৰুৱা অঞ্চলত আহি আমাক যেনেধৰণে তেখেতলোকৰ দিহা পৰামৰ্শৰে আমাৰ পিছৰ প্ৰজন্মৰ শিশু আৰু যুৱক যুৱতীবিলাকক উজ্জীৱন কৰিব বিচাৰিছে, তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নথৈ সুখী হৈছোঁ যে আমাৰ এই অঞ্চলটি দ্বিতীয়বাৰত আহি আমাৰ ৰেডিঅ' চেণ্টাৰ যি 90 বছৰীয়া লুপ্ত হৈ গৈছে, তেখেতলোকৰ জৰিয়তে যাতে বা আমাৰ সহায় সহযোগিতাৰ জৰিয়তে এই ৰেডিঅ' চেণ্টাৰ উজ্জীৱন হয়, আমি তাকে কামনা কৰি আমাৰ ৰেডিঅ' চেণ্টাৰৰ পৰা অহা সমূহ কৰ্মকৰ্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি আমাৰ এই অনুষ্ঠানটিত উপস্থিত থকা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি আজি এই অনুষ্ঠানটি সামৰণি মৰা ঘোষণা কৰা হৈছে। ধন্যবাদ
0: জনাইছোঁ, আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ।

ইমান পৰে আকাশবাণীৰ 90 বছৰ উপলক্ষে দীঘলদৰি পহুপুৰী খাইটি গাঁৱত আকাশবাণী নগাঁও কেন্দ্ৰই অনুষ্ঠিত কৰা বহাগৰ আবেলি শীৰ্ষক অনুষ্ঠানৰ বাণীবদ্ধ অংশ শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে আকাশবাণী নগাঁও কেন্দ্ৰৰ মুৰব্বী নিশা বৰুৱা, অনুষ্ঠান কাৰ্যবাহী বেনৰী জং আৰু কিৰণ চন্দ নাথে। অনুষ্ঠানটি আঁত ধৰিলে হিৰণ্যপ্ৰভা দিহিঙীয়াই। আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz-ত। এতিয়া শুনক কেইটিমান গীত। অনুষ্ঠানৰ প্ৰথমে শুনোৱা হওক জিতেন ডেকাৰ কণ্ঠৰ এই গীতটি।

গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া 11 বজাত আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত কালি এই সন্দৰ্ভত অনুষ্ঠিত প্ৰস্তুতি বৈঠকৰ পাছত এখন সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই 12 মে'ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অহা 10 মে'ত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱা সকলো লোককে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে ধৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত কাইলৈ বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মহঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা 3 দিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন কৰা হৈছে। পুৱা ফাট পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। ফাট বিহুৰ সৈতে সংগতি ৰাখি বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মহঘুলি চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা অৰ্থাৎ পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি ফাট বিহু উদযাপন সমিতিৰ সভাপতি বসন্ত শইকীয়াই প্ৰকাশ কৰিছে। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী

সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীয়ে ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৱে এই ৱাকাথনৰ শুভাৰম্ভ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰইও আজি নিৰ্মালী গাঁৱৰ হাইস্কুলৰ পৰা সম্প্ৰীতি দৌৰৰ আয়োজন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাইৰেক্টৰ সৈকত পাত্ৰই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰসমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰইও আজি চহৰখনৰ আৰ্বৰিটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ পৰা ৱাকাথনৰ আয়োজন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 বজাত শুনিবলৈ পাব।

0: यूरोपीय आयोग की अध्यक्ष उर्सुला फॉन डेर लायन के साथ सार्थक बातचीत की और पश्चिम एशिया की स्थिति पर चर्चा की। श्री ट्रंप ने कहा कि दोनों पक्ष इस बात पर सहमत हुए कि अपने लोगों की हत्या करने वाले ऐसे शासन को हथियार प्राप्त करने की अनुमति नहीं होनी चाहिए जिससे लाखों लोगों की जान जा सकती हो। उन्होंने बताया कि अमेरिका और यूरोपीय संघ के बीच व्यापार को लेकर भी बातचीत हुई। यूरोपीय आयोग की अध्यक्ष उर्सुला फॉन डेर लायन ने भी सोशल मीडिया पर बातचीत की पुष्टि की। उन्होंने कहा कि दोनों नेताओं ने पश्चिम एशिया से जुड़े घटनाक्रमों और क्षेत्रीय साझेदारों के साथ समन्वय पर बातचीत की। बांग्लादेश में खसरे की स्थिति और गंभीर हो गई है। खसरे के संक्रमण से कल 12 और बच्चों की मौत हो गई। स्वास्थ्य सेवा महानिदेशालय के अनुसार 15 मार्च के बाद से देश में 57 लोगों की मौत खसरे से और 279 लोगों की मौत खसरा जैसे संक्रमण से हुई है। महानिदेशालय ने बताया कि परीक्षण किट की कमी से संकट और गहरा गया है। घरेलू शेयर बाजार के संवेदी सूचकांक में आज आधा प्रतिशत की गिरावट दर्ज की गई। अंतिम समाचार मिलने तक सेंसेक्स 427 अंक गिरकर 77,418 पर, जबकि निफ्टी 121 अंक की गिरावट के साथ 24,205 पर था। आईपीएल क्रिकेट में आज दिल्ली कैपिटल्स का मुकाबला कोलकाता नाइट राइडर्स से होगा। ये मैच शाम 7:30 बजे से दिल्ली के अरुण जेटली स्टेडियम में खेला जाएगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: एया आकाशवाणी गुवाहाटी दुपरियार आंचलिक बातरी सहिते मई परिस्मिता दिहिंगिया। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপথ গ্ৰহণ। ঢকুৱাখনাৰ মহঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা 3 দিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীৰ ৱাকাথন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি এই কথা প্ৰকাশ কৰি কয় যে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অহা 10 মে'ত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকলে কাইলৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ দিনা শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপত গ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকল শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কলকাতালৈ ৰাওনা হ'ব। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা 3 দিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন কৰা হৈছে। পুৱা ফাট পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। ফাট বিহুৰ সৈতে সংগতি ৰাখি বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মহগুৰি চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা অৰ্থাৎ পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহুৰ প্ৰতিযোগিতা আৰু

0: মুকলি সভাৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: বৃহত্তৰ ঢকুৱাখানাবাসী স্বকীয় লোকোৎসৱ ফাট বিহু আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব। প্ৰায় 200টা বিভিন্ন জাতি জনগোষ্ঠীৰ বিহু দলে ইয়াতে অংশগ্ৰহণ কৰিব। প্ৰায় 250 ইয়াতে বিহুপ্ৰেমী ৰাইজৰ ভিৰ হ'ব। সকলোকে আদৰিবলৈ ইতিমধ্যে উদযাপন সমিতি উপসমিতিসমূহ সাজু হৈছে আৰু এই ফাট বিহু তলিত এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। লগতে নিজৰ নিজৰ স্বকীয় সংস্কৃতিৰে ইয়াত বিহু প্ৰদৰ্শন কৰিব। সেইকাৰণে অসমৰ অন্যান্য বিহু উৎসৱৰ লগত ফাট বিহুক মিলাব নোৱাৰি সকলো জাতি জনগোষ্ঠীৰ লোকে আহি নিজস্ব কলা সংস্কৃতিয়ে যি বিহু যি স্বকীয়তা মৰ্যাদা অসুন ৰাখি প্ৰদৰ্শন কৰে এইটো অন্যত দেখিবলৈ নাপাব। সেইকাৰণে আমি অসমবাসী ৰাইজক আহ্বান জনাওঁ, জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহু উপভোগ কৰিবলৈ আহক আৰু ফাট বিহুৰ যি অময়া সুধা পান কৰিলে আপোনালোকে অনুভৱ কৰিব যেন সাৰ্থক অসমৰ প্ৰকৃত বিহু ঢকুৱাখানাৰ ফাট বিহুত আছে এইটো অনুভৱ কৰিব পাৰিব।
0: আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাষ্ট্ৰীয় ৰাজধানীত মাৰাথনৰ আয়োজন কৰা হয়। আকাশবাণী ভৱনৰ পৰা আৰম্ভ হোৱা মাৰাথনত কৃষি ভৱন, ৰেল ভৱন আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱন সামৰি প্ৰায় 3.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা হয়। এই মাৰাথনত আকাশবাণী, দূৰদৰ্শন আৰু প্ৰচাৰ ভাৰতীৰ সমূহ বিষয়াবৰ্গ তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু আকাশবাণীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈনে মাৰাথনত অংশ লয়। দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীয়েও ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰয়ো আজি নিৰ্মালী গাঁৱৰ হাইস্কুলৰ পৰা সম্প্ৰীতি দৌৰৰ আয়োজন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰয়ো আজি চহৰখনৰ আৰ্বৰিটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ পৰা ৱাকাথনৰ আয়োজন কৰে। কেন্দ্ৰটোৰ অনুষ্ঠান কাৰ্যবাহী প্ৰদীপ ৰংফাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে 1936 চনত প্ৰতিষ্ঠা লাভ কৰা আকাশবাণীয়ে দেশৰ অন্যতম বিশ্বাসযোগ্য প্ৰচাৰ মঞ্চ হিচাপে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতৰ ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত কাইলৈ বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। বন বিভাগে ভাৰত ভূটান সীমান্তৰ গাঁওসমূহক বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে বনৰীয়া হাতীৰ প্ৰৱেশ ৰোধ কৰাৰ বাবে বিপদৰ আশংকা থকা এলেকাসমূহত সৌৰ বেৰ স্থাপন কৰা হৈছে। ইয়াৰ ফলত বৰিকাডংগা, খৈৰাণী, নৈয়াবস্তী আৰু বাক্সা জিলাৰ ভালেমান ঠাইত জনসাধাৰণে সকাহ লাভ কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 4:30

0: সাত বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতা যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন বৰ্ষাবিঘ্নিত খেলত লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 9 ৰাণত পৰাস্ত কৰে। অসমৰ প্ৰতিভাৱান টেনিছ খেলুৱৈ ফাগুন জ্যোতিয়ে দৰ্শনীয় প্ৰদৰ্শনেৰে গুৱাহাটীত চলি থকা আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ 3টা শাখাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সমৰ্থ হৈছে। যোৱা সপ্তাহতে জয়পুৰত কেৰিয়াৰৰ প্ৰথমটো ৰাষ্ট্ৰীয় ৰেংকিং ছুপাৰ ছিৰিজৰ খিতাপ দখল কৰা ফাগুন জ্যোতিয়ে মহানগৰীৰ সচলত থকা অসম টেনিছ সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সৰ্বভাৰতীয় টেনিছ সন্থাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত ছোৱালীৰ 14 তথা 16 বছৰ অনুৰ্ধৰ একক শাখাৰ লগতে 16 বছৰ অনুৰ্ধৰ ডাবল শাখাৰ খিতাপত যুঁজলৈও অগ্ৰসৰ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ। ঢকুৱাখনাৰ মহঘুলি চাপৰিত আজিৰে পৰা 3দিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীৰ ৱাকাথন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: मंथ में अभी शुरू हो गया है, देश भर में हमें थोड़ा प्रिकॉशन केयर एंड अलर्ट रहने की जरूरत है।
2: देश की सुरीली धड़कन विविध भारती से कार्यक्रम जारी है यादों की महफिल। अब कार्यक्रम में वक्त हो गया है एक ब्रेक का।

বাতৰি সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ উদ্বোধনৰ 75 বছৰ উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 11 মে'ত মন্দিৰটোলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতে মুঠ গোলকীয় বিকাশৰ 17% অৱদান আগবঢ়াইছে বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰতে আজি মাৰাথন আৰু ৱাকাথনৰ আয়োজন কৰা হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে

0: গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ উদ্বোধনৰ 75 বছৰ উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 11 মে'ত মন্দিৰটোলৈ যাব। পুনৰ নিৰ্মিত সোমনাথ মন্দিৰ 1951 চনত তদানীন্তন ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে উদ্বোধন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে আজি এই তথ্যক লৈ দেশৰ বহুকেইখন আগশাৰীৰ বাতৰি কাকতত প্ৰবন্ধ লিখিছে। এই প্ৰবন্ধত তেওঁ উল্লেখ কৰিছে যে কেইমাহমানৰ ভিতৰতে সোমনাথ মন্দিৰৰ সৈতে জড়িত দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ কৃতাৰ্থ অনুভৱ কৰিছে। চলিত বছৰৰ আৰম্ভণিতে সোমনাথ মন্দিৰত আয়োজিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিছিল। এই মন্দিৰত হোৱা প্ৰথম আক্ৰমণৰ 1000 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এই পৰ্বৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে সোমনাথ মন্দিৰক ভাৰতৰ সভ্যতাৰ শক্তি আৰু প্ৰতীক হিচাপে অভিহিত কৰে। তেওঁ কয় যে এই মন্দিৰৰ যাত্ৰাই ধবংসৰ পৰা সৃষ্টিলৈ উত্তৰণ হোৱা বিশেষ মুহূৰ্তক প্ৰতিনিধিত্ব কৰি আহিছে আৰু বাৰম্বাৰ আক্ৰমণ কৰি ধবংস কৰাৰ পাছতো কিদৰে বিশ্বাস আৰু সংস্কৃতিয়ে মূৰ দাঙি থিয় হৈ থাকিব পাৰে সেয়াই প্ৰতীয়মান কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে এই প্ৰসংগত স্বাধীনতাৰ পাছত সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণত ভাৰতৰ লৌহ মানৱ খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকাক স্মৰণ কৰে। শ্ৰীমোদীয়ে কয় যে সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণক ৰাষ্ট্ৰীয় কৰ্তব্য হিচাপে চৰ্দাৰ পেটেলে দৃঢ়তাৰে অনুভৱ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে সোমনাথ মন্দিৰৰ কাহিনীক চৰকাৰৰ বিকাশ আৰু ঐতিহ্যৰ দৃষ্টিভংগীৰ সৈতে সংগত কৰে। এই দৃষ্টিভংগীয়ে ঐতিহ্যৰ সংৰক্ষণৰ সমান্তৰালকৈ বিকাশ সাধনত গুৰুত্ব দিয়ে। তেওঁ কয় যে মন্দিৰটোৰ ইতিহাসৰ সৈতে জড়িত সাহস আৰু ত্যাগক সন্মান জনোৱাৰ অৰ্থে সোমনাথ মন্দিৰত অহা 1000 দিনত বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত হ'ব। দেশবাসীক সোমনাথ মন্দিৰ দৰ্শন কৰি দেশৰ সভ্যতাৰ অক্ষয় প্ৰেৰণা অনুভৱ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে গোলকীয় আৰ্থিক স্থিৰতাৰ স্তম্ভ হিচাপে ভাৰতৰ বৰ্ধিত ভূমিকা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি আন্তঃৰাষ্ট্ৰীয় সমৃদ্ধিৰ ক্ষেত্ৰত দেশৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে উল্লেখ কৰে। ছুৰিনাম ভ্ৰমণলৈ যোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে দেশখনৰ বিভিন্ন খণ্ডৰ প্ৰতিনিধিসকলক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। ডঃ জয়শংকৰে শেহতীয়া কিছু তথ্যৰ বিষয়ে অৱগত কৰি কয় যে চলিত বৰ্ষত গোলকীয় বিকাশৰ দিশত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ প্ৰত্যাশা অনুসৰি ভাৰতে মুঠ গোলকীয় বিকাশৰ 17% অৱদান আগবঢ়াইছে। ইয়াৰ জৰিয়তে এই কথা স্পষ্ট হয় যে ভাৰতে 2026ৰ গোলকীয় প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিত 17%ৰ গুৰুত্বপূৰ্ণ অৰিহণাৰে বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে নিজৰ স্থিতি বজাই ৰাখিছে।
1: India contributes to the 17% of the total global growth. We help to de-risk the international economy. We help to give more possibilities. We are creating more options. We are today negotiating and concluding more free trade agreements for countries to avail of it. And along with that, we are trying to create a global footprint so that our impact on the international economy and the de-risking of the world is as impactful, as far-reaching as possible.
0: ডঃ জয়শংকৰে লগতে উল্লেখ কৰে যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় অৰ্থব্যৱস্থাৰ সমস্যা সমাধানত সহযোগিতা আগবঢ়াইছে আৰু নিজৰ মিত্ৰ দেশসমূহৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কষ্টাৰিকাৰ ছান জছত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ দেশখনৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি লৌৰা ভাৰ্জিনিয়া ফাৰ্নাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰতিনিধিত্ব কৰিব। শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ বিভিন্ন চৰকাৰী লোক, আগশাৰীৰ ব্যৱসায়ী আৰু প্ৰৱাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়ী নিগোটৰ নেতা বাছনি কৰা হ'ব। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকলে কাইলৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ দিনা শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপতগ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকল শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কলকাতালৈ ৰাওনা হ'ব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই আজি আগশাৰীৰ স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে প্ৰাথমিক স্বাস্থ্য গোটসমূহৰ সংহত প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। এই প্ৰশিক্ষণে আগশাৰীৰ স্বাস্থ্যকৰ্মীসকলক দেশৰ প্ৰান্তীয় অঞ্চল পৰ্যন্ত চিকিৎসা সেৱা প্ৰদানত সহায় কৰিব বুলি আশা কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিগত বছৰসমূহত প্ৰাথমিক স্বাস্থ্যসেৱা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে গুণগত স্বাস্থ্যসেৱা প্ৰদান, উন্নত সুবিধা লাভৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰা তথা স্বাস্থ্য ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা শক্তিশালী কৰাৰ বাবে এটা সুপ্ৰশিক্ষিত আৰু আত্মবিশ্বাসী প্ৰাথমিক স্বাস্থ্যকৰ্মীৰ গোটৰ অতি প্ৰয়োজন। এই উদ্দেশ্য আগত ৰাখিয়ে প্ৰাথমিক স্বাস্থ্যকৰ্মীসকলৰ বাবে সংহত প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাষ্ট্ৰীয় ৰাজধানীত মাৰাথনৰ আয়োজন কৰা হয়। আকাশবাণী ভৱনৰ পৰা আৰম্ভ হোৱা মাৰাথনত কৃষি ভৱন, ৰেল ভৱন আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱনক সামৰি প্ৰায় 3.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা হয়। এই মাৰাথনত আকাশবাণী, দূৰদৰ্শন আৰু প্ৰচাৰ ভাৰতীৰ সমূহ বিষয়াবৰ্গ তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু আকাশবাণীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈনে মাৰাথনত অংশ লয়। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰতে মাৰাথন আৰু ৱাকাথনৰ আয়োজন কৰা হয়। দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীয়েও ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে এই মাৰাথনে জনসাধাৰণৰ মাজলৈ শৰীৰ চৰ্চা অভিযানৰ বাৰ্তা লৈ যাব বুলি উল্লেখ কৰে।
2: इस साल 90 वर्ष पूरे करने के उपलक्ष्य में विभिन्न कार्यक्रम आकाशवाणी में आयोजित किए जा रहे हैं। हमारे पूरे देश में जितने भी स्टेशंस हैं, जो देश में फिटनेस की एक मूवमेंट माननीय प्रधानमंत्री जी के आह्वान पर आरंभ हुई, उसका संदेश भी लोगों तक ले जाने के लिए ये उस कड़ी में एक कदम था कि आकाशवाणी से जैसे आपका लगाव पिछले 9 दशकों से बना हुआ है, आने वाले समय में भी वैसे ही बना रहे।
0: আকাশবাণীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈনে কয় যে চলিত মাহত দেশৰ 232টা আকাশবাণী কেন্দ্ৰত এলানি কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। ৰাজহুৱা প্ৰচাৰ মাধ্যম হিচাপে আকাশবাণীয়ে আগবঢ়াই অহা অৱদানক স্বীকৃতি দি এই উদযাপন কৰা হৈছে বুলি সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে।
3: ब्रॉडकास्टर होने के नाते जब इस तरह का कार्यक्रम हम करते हैं तो इसका संदेश दूर दूर तक, सुदूर प्रदेश तक इस पहुंचता है और ये बहुत बड़ा उदाहरण होगा।
4: देश भर में जो हमारे 232 मुख्य केंद्र हैं, उन पर ये आयोजन इस महीने आयोजित होगा और ये उत्सव है। हम देश की सेवा में जो आकाशवाणी का योगदान रहा है, उस योगदान को सेलिब्रेट कर रहे हैं।
0: এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ সুস্থ আৰু সক্ৰিয় ভাৰত দৰ্শনৰ সমান্তৰালভাৱে শৰীৰ চৰ্চা, জনসাধাৰণৰ অংশগ্ৰহণ আৰু ৰাষ্ট্ৰীয় একতাৰ বাৰ্তা প্ৰচাৰৰ লক্ষ্য লোৱা হৈছে। 1936 চনত প্ৰতিষ্ঠা লাভ কৰা আকাশবাণীয়ে দেশৰ অন্যতম বিশ্বাসযোগ্য প্ৰচাৰ মঞ্চ হিচাপে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একোনা ষ্টেডিয়ামত অনুষ্ঠিত এখন বৰ্ষা বিঘ্নিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 9 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ উদ্বোধনৰ 75 বছৰ উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 11 মে'ত মন্দিৰলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতে মুঠ গোলকীয় বিকাশৰ 17% অৱদান আগবঢ়াইছে বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়িনী

নেতা বাছনি কৰা হ'ব। আকাশবাণীৰ 90 বছৰ উপলক্ষে দেশৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰতে আজি মাৰাথন আৰু ৱাকাথনৰ আয়োজন কৰা হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি

0: इस गीत के साथ ही आज का सदाबहार नगमे ये कार्यक्रम संपन्न होता है।
1: आप सुन रहे हैं विविध भारती।
2: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন্দন ভট্টাচাৰ্য। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্বন্ধীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্বন্ধীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত হ'বলগীয়া লোকপিয়ল প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া হিচাপে নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়ালৈ পিয়ল হৈছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অসমতো হিউমেন পপিলমা ভাইৰাছ HPV-ৰ প্ৰতিষেধক প্ৰদান অভিযান চলি আছে। ইয়াৰ অধীনত 14-16 বছৰ বয়সৰ কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই ভাইৰাছ মহিলাৰ জৰায়ুমুখৰ কেঞ্চাৰৰ অন্যতম প্ৰধান কাৰণ। সঠিক বয়সত এই প্ৰতিষেধক ল'লে HPV-ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় হয় আৰু জৰায়ুমুখৰ কেঞ্চাৰৰ সম্ভাৱনাও কমে। গোৱালপাৰা জিলাত মুঠ 10,082গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ টিমুঙে এখন সংবাদমেলত প্ৰতিষেধক প্ৰদান অভিযানত সকলোৰে সহায় সহযোগিতা কামনা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়িনী গোটৰ নেতা নিৰ্বাচন কৰা হ'ব। শ্ৰীশ্বাহ ইতিমধ্যে কলকাতাত উপস্থিত হৈছে। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকলে কাইলৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ দিনা শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপত গ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকল শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কলকাতালৈ ৰাওনা হ'ব। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত চাৰিকৰীয়া নৈ পাৰত আজিৰে পৰা 3দিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন কৰা হৈছে। পুৱা ফাট পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। ফাট বিহুৰ সৈতে সংগতি ৰাখি কাইলৈ শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। আজি আৰু কাইলৈ বিহুৰ সৈতে জড়িত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অন্তিম দিনা পৰহিলৈ হ'বলগীয়া মুকলি সভাত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। সামৰণিৰ দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱাৰ দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীয়েও ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৱে এই ৱাকাথনৰ শুভাৰম্ভ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰয়ো আজি নিৰ্মালী গাঁৱৰ হাইস্কুলৰ পৰা সম্প্ৰীতি দৌৰৰ আয়োজন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰয়ো আজি আৰ্বৰিটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ পৰা ৱাকাথনৰ আয়োজন কৰে। কেন্দ্ৰটোৰ অনুষ্ঠান কাৰ্যবাহী প্ৰদীপ ৰংভাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। 1936 চনত প্ৰতিষ্ঠা লাভ কৰা আকাশবাণীয়ে দেশৰ অন্যতম বিশ্বাসযোগ্য প্ৰচাৰ মঞ্চ হিচাপে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন বৰ্ষাবিঘ্নিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 9 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
3: वो रहते हैं और फ्रोज वगैरह वगैरह रहते हैं तो उस तरीके के आइटम लोग बहुत पसंद करते हैं
1: जी।
3: ज्यादातर टेबल वेयर आइटम जो रहते हैं
1: वो ज्यादा पसंद किए जाते हैं। तो ये कितनी अच्छी बात है ना कि आप रहती हैं मुंबई और जो आजकल का डिजिटल जमाना है इसका पूरा इस्तेमाल कर रही हैं आप और जयपुर से सामान मंगवा करके यहाँ मुंबई में बेचती हैं, मतलब आप सेल आउट करती हैं। तो आपसे बात करके बहुत अच्छा लगा। आप बताइए आज आपको कौन सा गीत सुनवाएं?
3: गीत तो वैसे मुझे पुराने काफी पसंद है, उसमें से एक मेरा पसंदीदा गीत है ओ मेरे दिल के चैन, जो कि फिल्म है मेरे जीवन साथी से
1: जी।
3: और मुंबई की भागदौड़ में चैन तो कम ही है, इसलिए गीत सुनकर मैं थोड़ा चैन मिल जाता है
1: जी। तो आपकी पसंद का ये गीत आपको प्रस्तुत करते हैं और लीजिए चैन के थोड़े से लम्हे।

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই। ৰাজ্যত বিজেপি নেতৃত্বৰ NDA চৰকাৰে অহা 12 মে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ উদ্বোধনৰ 75 বছৰ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 11 মে'ত মন্দিৰটোলৈ যাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। ৰাজ্যত অহা 2

0: कानून का इंतजार करना होगा। 60 दिन तक हम देखेंगे कि असली माँ बाप सामने आते हैं या नहीं। वकील मिस्टर सेठी ने यही तो कहा था। बाद में ये 4 से 6 में
1: ইমানপুৰে শ্ৰোতাসকলে বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত নিউজ অন এ আই আৰ এপ আৰু www.akashbani.gov.in যোগে এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ।

0: এয়া আকাশবাণী নগাঁও। মাইক্ৰফোনৰ সন্মুখত মই নয়নমণি বৰা। আজিৰ অনুষ্ঠানৰ শিতানত আছে খেল। খেলে মানৱ শৰীৰ কেনেকৈ সুস্থ কৰি ৰাখে আৰু এজন খেলুৱৈয়ে আন এজন খেলুৱৈৰ পৰা কেনেধৰণে অনুপ্ৰেৰণা পায়, এনেধৰণৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ৰ খেলৰ কথা আলোচনা কৰিম। আজিৰ অনুষ্ঠানটো যুগুতোৱাৰ কাৰণে মই উপস্থিত হৈছোঁ নগাঁৱৰ মাছমজিয়াত থকা নুৰুল আমিন ষ্টেডিয়ামত। আহকচোন আমি নৱপ্ৰজন্মৰ খেলুৱৈৰ খেলৰ প্ৰতি থকা মনোভাৱ আৰু প্ৰশিক্ষকসকলে কেনেধৰণে সুচাৰুৰূপে দায়িত্ব পালন কৰি এজন ভাল খেলুৱৈৰ জীৱনৰ মূল্যৱান পথ দেখুৱাই দিছে শুনো আহক। লগতে আপোনাকো অনুষ্ঠানটোৰ মাজলৈ স্বাগতম জনালোঁ। আমি এগৰাকী প্ৰশিক্ষকৰ সৈতে কথা পাতিম। ছাৰ, আপোনাৰ নামটো?
1: মোৰ নাম ৰূপক শইকীয়া।
0: আপুনি কি খেলৰ প্ৰশিক্ষণ আৰু কেতিয়াৰ পৰা দি আছে?
1: মই এথলেটিক্সৰ প্ৰশিক্ষক, মানে মই ফিজিকেল ইনষ্ট্ৰাক্টৰ একচুৱেলি। মই এই যোৱা এসপ্তাহৰ পৰা ইয়াত নুৰুল আমিন ষ্টেডিয়ামত মই প্ৰশিক্ষণ দি আছোঁ। ইয়াৰ আগতেও দিছিলোঁ, কিন্তু মাজত বেলেগ এজন প্ৰশিক্ষক আছিলে, তেখেত অহা নাই, গতিকে মোক যোৱা এসপ্তাহৰ পৰা ইয়াত প্ৰশিক্ষণ চলাই নিবৰ কাৰণে মানে নিৰ্দেশ দিছে।
0: বৰ্তমান নৱপ্ৰজন্মৰ খেলৰ প্ৰতি থকা ধাউতি দেখা পোৱা যায়নে?
1: নৱপ্ৰজন্মৰ খেলৰ প্ৰতি যথেষ্ট আছে। তাৰ ভিতৰত কিছু কিছু ক্ষেত্ৰত আমাৰ পঢ়া শুনা বাধ্যবাধকতা, তাৰপিছত কেতিয়াবা আমাৰ অভিভাৱকসকলৰ খেলৰ প্ৰতি অনীহা, আৰু কেতিয়াবা পৰিৱেশ আৰু সময়ৰ অভাৱৰ কাৰণে খেলুৱৈসকলক আগবাঢ়ি অহা দেখা নাযায়। তথাপিও যথেষ্ট সংখ্যক খেলুৱৈ এতিয়াও আগবাঢ়ি অহা দেখা যায়, তেওঁলোকৰ মাজত যথেষ্ট উৎসাহ আছে।
0: আগৰ খেলুৱৈ আৰু বৰ্তমান খেলুৱৈৰ মাজত কেনেধৰণৰ পাৰ্থক্য দেখা পোৱা যায়?
1: আগৰ খেলুৱৈসকলে পঢ়া শুনা আৰু বাকী যেনেকৈ মোবাইল টিভি এইবিলাকৰ প্ৰতি খেলুৱৈবিলাকৰ বৰ ধাউতি নাছিলে, আৰু সেই সময়ত মোবাইল আৰু টিভি নাছিলোঁ।

0: আৰু এতিয়া মোবাইল আৰু টিভি থকাৰ কাৰণে অকণমান ডিফাৰেঞ্চ এটা আহিছে আহিছে যদিও আৰু প্ৰশিক্ষণ আৰু প্ৰশিক্ষকৰো যথেষ্ট তাৰতম্য দেখা যায়। আগৰ প্ৰশিক্ষকসকলৰ চিন্তাধাৰা আৰু এতিয়া প্ৰশিক্ষকসকলৰ চিন্তাধাৰা যথেষ্ট পাৰ্থক্য আছে। তেনেকৈ কৌশল টেকনিক এইবিলাকৰো যথেষ্ট পাৰ্থক্য আছে, গতিকে নিশ্চয়কৈ দেখা পোৱা যাবই।
1: আপুনি যেতিয়া অভিভাৱক হিচাপে খেলুৱৈসকলক অন্য ঠাইলৈ খেলিবলৈ লৈ যায়, আপোনাৰ দায়িত্বৰ অনুভৱবোৰ কেনেধৰণৰ?
0: দায়িত্ব সদায় ল'ৰা ছোৱালী সুস্থ আৰু সবল হৈ যেনেকৈ ঘৰৰ পৰা খেলিবলৈ যায় তেনেকৈ ঘূৰি অহাটো অতিকৈ মানে দায়িত্বশীল কাম এটা। সেইটো বৰ্তাই ৰাখিবৰ কাৰণে অনুশাসন বৰ দৰকাৰ। অনুশাসনৰ মাজত ৰাখি তেওঁলোকৰ পাৰফৰ্মেঞ্চটো যাতে সুচাৰুৰূপে তাত আগবঢ়াই নি আকৌ ঘৰলৈ ঘূৰাই যাতে আকৌ পিছৰ পৰ্যায়ৰ কম্পিটিশ্যনৰ কাৰণে তেওঁলোকক ৰেডি কৰিবলৈ সুবিধা হয়, সেই চিন্তাধাৰাৰে আচলতে লৈ যোৱা হয়।
1: আপোনাৰ প্ৰশিক্ষক জীৱনৰ ভাল লগা মুহূৰ্তটি জনাবচোন।
0: ভাল লগা মুহূৰ্ত যেতিয়া খেলুৱৈসকলৰ পাৰফৰ্মেঞ্চ ভাল হয় তেতিয়াই মনত উৎসাহ উদ্দীপনা জাগি উঠে প্ৰশিক্ষকসকলৰ মাজত।
1: আপুনি বৰ্তমান প্ৰশিক্ষকৰ লগতে নিজেও খেল খেলেনে?
0: নিজে সৰু সুৰাকৈ অলপ খেলা হয় নিজৰ ফিটনেছৰ কাৰণে, এনেই সাধাৰণতে এতিয়া পাৰ্টিচিপেট নকৰোঁ মই, খালি প্ৰশিক্ষণ দি থাকোঁ। স্কুলবিলাকতো যাওঁ কিছুমানত, গতিকে আমি তাতো গৈ পেলাই প্ৰশিক্ষণ দিওঁ।
1: যেতিয়া খেল খেলে নিজৰ শিশুসুলভ মনটো ঘূৰাই পোৱা যায় নেকি?
0: সেইটো নিশ্চয়কৈ হয়, খেলিলে আমি পাহৰি যাওঁ বয়স কিমান হ'ল। এতিয়া মোৰ 55 ৰানিং হৈ আছে, যেতিয়া খেলোঁ আমি পাহৰি যাওঁ আৰু শিশুৱে যেনেকৈ খেলি পেলাই খুব চিঞৰি পেলাই উৎসাহেৰে ওপৰলৈ জাম্প মাৰি আকৌ মাটিত বাগৰি পৰে, তেতিয়াও আমাৰো তেনেকৈ জঁপিয়াই পেলাই মাটিত বাগৰি যাবলৈ মন যায়।
1: খেলে মানসিক সমস্যাবোৰ কেনেধৰণে সুস্থ কৰি ৰাখে?
0: খেলুৱৈ এজনে যেতিয়া খেল খেলে মানসিকভাৱে সকলো ষ্ট্ৰেছ পাহৰি যায়। যিমান চিন্তা ভাৱনা আছিলে পঢ়াৰ ষ্ট্ৰেছেই হওক বা ঘৰুৱা আৰ্থিক সমস্যাই হওক বা সামাজিক সমস্যাই হওক বা যিকোনোৱেই নহওক, তেওঁলোকে পাহৰি যায় আৰু তেতিয়া হৰমনৰ চিকুৱেশ্যনবিলাক যি ধৰণে হ'ব লাগে অতি নৰ্মেল হয় আৰু মানুহৰ মনত এটা স্ফূৰ্তি ভাৱ জাগি উঠে খেলুৱৈসকলৰ। আৰু খেলা ধূলা নকৰা ল'ৰা ছোৱালী সাধাৰণতে যিখিনি মানসিক ষ্ট্ৰেছ দেখা যায় সেই ষ্ট্ৰেছখিনিয়ে সাধাৰণতে খেলুৱৈসকলৰ মাজত দেখা পোৱা নাযায়। আৰু ইয়াৰ উদাহৰণস্বৰূপে আমি ফুটবল খেলৰ কথাই ক'ব পাৰোঁ, যেতিয়া এজন খেলুৱৈয়ে আন এজন খেলুৱৈক ফাউল কৰি মাটিত বগৰাই দিয়ে তেতিয়া খং উঠে যদিও আকৌ হেণ্ডশ্বেক দি পেলাই হাতে ওপৰলৈ উঠাই লৈ যায় আহে, তেতিয়াই গম পোৱা যায় তেওঁলোকৰ মানসিকতা কিমান ষ্ট্ৰং এজনে আনজনৰ প্ৰতি।
1: আপুনি আজি প্ৰশিক্ষক, আপোনাৰ খেলুৱৈ জীৱনৰ ভুলসমূহ এতিয়া চকুত পৰেনে?
0: নিশ্চয়কৈ পৰে, বিশেষকৈ মই খেলুৱৈসকলৰ আৰু অভিভাৱকসকলৰ দৃষ্টিগোচৰৰ কাৰণে মই এটা কথা কওঁ, খেলুৱৈসকলৰ পানীৰ সমস্যাটো, পানী যদি আমি ভাল পানী নাখাওঁ তেতিয়া সাধাৰণতে আমাৰ এই পাইলৰি নামৰ এটা বেমাৰ হয় যিটো ইণ্টেষ্টাইনত হয়, কণ্ডিক ডিচেণ্ট্ৰি টাইপৰ, সেইটো বৰ পাইলৰি কীটাণুটো মাৰিবলৈ বৰ অসুবিধা, মানে এণ্টিবায়'টিক খালেও সহজে নমৰে, গতিকে পাইলৰি যাতে নহয়, কাৰণ ময়ো এটা সময়ত মানে সেই তেনেকুৱা এটা সমস্যাত ভুগিছিলোঁ। আমি তেতিয়া পানী যে বাহিৰৰ পানী খাব নালাগে নাজানিছিলোঁ, ফিল্ডত আহি পেলাই আমি ডাইৰেক্ট টেপৰ পানী খাই দিছিলোঁ, পিছত তেনেকুৱা পেটৰ সমস্যা হৈছিলে। তেনেকুৱা ধৰণৰ সমস্যাবিলাক যাতে নহয় গতিকে অভিভাৱকসকলে খাদ্য খোৱা পানী তাৰপিছতে যিখিনি সময়ত খেলা ধূলা কৰিব লাগে প্ৰশিক্ষণ আহিব লাগে প্ৰেক্টিচৰ সময় আৰু মানে নিয়মানুৱৰ্তিতাখিনি সেইখিনি বজাই ৰাখিলে
1: ভাল হ'ব, মানে বিশেষকৈ পানী আৰু খাদ্যৰ প্ৰতি গুৰুত্ব দিব লাগে।
0: আৰু প্ৰশিক্ষকসকলৰ লগতো সদায় এটা কোৰিলেশ্যন ৰাখিব লাগে যাতে তেওঁলোকে খেলুৱৈ বা তেওঁলোকৰ ল'ৰা বা ছোৱালীজনৰ শাৰীৰিক বা মানসিক সমস্যা ধৰণৰ এনেকুৱা ধৰণৰ বা পাৰফৰ্মেঞ্চৰ বিষয়েও প্ৰশিক্ষকৰ পৰা সাধাৰণতে গম পাই থাকে।
1: আপোনাৰ খেলুৱৈ জীৱনৰ ভাল লগা অনুভৱটি জনাবচোন।
0: আমি স্কুলত পঢ়ি থাকোঁতে তেতিয়া আমি ক্লাছ 11 আছিলোঁ, 91 কথা আমি পুৰণিগুদাম হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ, আমাৰ ফুটবল টীমটো বৰ ষ্ট্ৰং আছিল। আমাৰো তেতিয়াই এজন ফিজিকেল ইনষ্ট্ৰাক্টৰ আমাৰ স্কুলত আহিছিলে, তেখেতো বৰ উৎসাহী আছিলে আৰু তেখেতৰ উৎসাহতে আমি গোটেই অঞ্চলতে ফুটবলত আমি আমাৰ টীমটোৱে জয়লাভ কৰিছিলে আৰু আমাৰ স্কুলৰ ছাৰসকলো আৰু আমাৰ স্কুলৰ গোটেই ল'ৰা ছোৱালীবিলাক আমাৰ খেল থাকিলে চবেই চাবলৈ গৈছিলে। আমি তেতিয়া ব্ৰহ্মপুৰ 8APBN আছিলে, এতিয়া 9APBN আছে, 8APBNৰ দলটোক আমি 3 দিছিলোঁ আৰু তেওঁলোকে 4 দিছিলোঁ আৰু আমি বৰ মানে আমোদজনক খেল আছিলে। আমি 5 তেওঁলোকে যদি এটা গ'ল দিয়ে আমি 5 বা 6-7 ভিতৰতে আমি ৰিটাৰ্ণ কৰিছিলোঁ আৰু একেবাৰে শেষ মুহূৰ্তলৈকে উত্তেজনাপূৰ্ণ খেল হৈ আছিলে আৰু দৰ্শক প্ৰায় 5,000 দৰ্শকে বহুত আদিৰ পৰা অন্তলৈকে খুব চিঞৰ বাখৰ কৰি খেলখন মানে উপভোগ কৰিছিলে, সেইটো এতিয়াও সজীৱ হৈ আছে মনত।
1: আপুনি

0: খেলুৱৈৰ পৰা প্ৰশিক্ষক হ'বলৈ কেনেধৰণৰ ঘাট প্ৰতিঘাট পাৰ কৰিছে?
1: খেলুৱৈ তেতিয়াতো সমস্যা আছিলে, তেতিয়া আমি গাঁৱৰ পৰা আমি আমাৰ ঘৰটো মৃত্যুঞ্জয় মন্দিৰৰ পৰা 2 কিলোমিটাৰমান আগলৈ জলাহৰ চুক বুলি কয়, আৰু তাৰ পৰা আমি নগাঁও ষ্টেডিয়ামলৈ চাইকেলেৰে প্ৰেক্টিচ কৰিবলৈ আহিছিলোঁ। তেতিয়া গাড়ী মটৰৰ অসুবিধা আছিলে, বাছ সময়মতে যায় আৰু আমাৰ প্ৰেক্টিচৰ সময়ত আমি সাধাৰণতে বাছ নাপাইছিলোঁ, আৰু সেইটোৱে সমস্যা আছিলে। আৰু সেইটো সময়ত গাঁৱৰ মানুহৰ আৰ্থিক অৱস্থাও বৰ এতিয়া ধৰণে টনকিয়াল নাছিলে, গতিকে সেইটো এটা সাধাৰণ সমস্যা আছিলে। আৰু ইকুইপমেণ্টছৰ অভাৱ আছিলে, ভাল প্ৰশিক্ষকৰো অভাৱ আছিলে, গতিকে আমি সেইধৰণে পাৰ কৰিছিলোঁ দিনবিলাক। খেলুৱৈজনী জীৱনতো আনন্দটো বেলেগ আছিল, এতিয়া প্ৰশিক্ষক জীৱনতো আনন্দটো বেলেগ। প্ৰশিক্ষক জীৱনৰ পৰা খেলুৱৈ জীৱনৰ সুখটো বিচাৰি পাবলৈ দিগদাৰী, আৰু খেলুৱৈ জীৱনৰ পৰা প্ৰশিক্ষকৰ জীৱনটো এটা সুকীয়া, গতিকে সেইটোও বিচাৰিবলৈ অকণ অসুবিধা, গতিকে দুয়োটাতে সুখী।
0: এজন খেলুৱৈ ভাল খেলুৱৈ হ'বলৈ কেৱল প্ৰশিক্ষকৰ ওপৰতে নিৰ্ভৰশীল নে?
1: প্ৰশিক্ষকৰ ওপৰতে নিৰ্ভৰশীল নহয়, যদিও প্ৰশিক্ষণৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে প্ৰশিক্ষকক, তাৰ উপৰি অভিভাৱকৰ কথা আছে, অভিভাৱকৰ পৰা সকলো সা সুবিধাবিলাক, বিশেষকৈ ইকুইপমেণ্টছ, তাৰপিছতে সময়, তেওঁলোকক উৎসাহী কৰা, এই সকলোবিলাক অভিভাৱকৰো দায়িত্ব আছে। তাৰপিছতে তেওঁলোকৰ ডায়েটটো মেইনটেইন কৰাটো বেলেঞ্চ ডায়েট হ'ব লাগিব, গতিকে আৰু তেওঁলোকৰ মানসিক সমস্যাবিলাকো যাতে আমি পৰিয়ালৰ পৰা হওক বা প্ৰশিক্ষণৰ জেগাটো যাতে আমি সেই সমস্যাবিলাক বেলেঞ্চ কৰি ৰাখিব পাৰোঁ, এই গোটেইবিলাক সমস্যা একত্ৰিত কৰি পেলাই এজন খেলুৱৈ আগবাঢ়ি যোৱাত সহায় হয়, কেৱল প্ৰশিক্ষকজনৰ হেঁচাতে নহয়গৈ।
0: শিক্ষা কেতিয়াও শিকি শেষ নহয়, তেনেকৈ প্ৰশিক্ষকজনৰো বহুত শিকিবলৈ থাকি যায় নেকি?
1: নিশ্চয়কৈ হয়, আজি আধুনিক যুগত এতিয়া খেল আৰু প্ৰশিক্ষণ দুয়োটাই বিজ্ঞানসন্মত, আৰু গতিকে আমাৰ গোটেইটো ফিজিঅ'লজি, কিনেছিঅ'লজি এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে, আৰু চাইক'লজিৰ কথা আছে, মেনেজমেণ্টৰ কথাও আছে, আমি কেনেকৈ বডিটো মেনেজ কৰোঁ, কেনেকৈ আমি টাইম মেনেজ কৰোঁ, কেনেকৈ আমাৰ শিক্ষাৰ ধাৰাটো যাতে আমি লগত লৈ যাব পাৰোঁ, কেনেকৈ মেনেজমেণ্ট হয়, এই গোটেই কথাবিলাক আছে, গতিকে সকলোবিলাক সামঞ্জস্য ৰাখি আগবঢ়াই নিব লাগিব।
0: ডিচিপ্লিন শব্দটো খেলুৱৈ এজনৰ জীৱনত কেনেধৰণে জড়িত থাকিব লাগে?
1: ডিচিপ্লিন বা নিয়মানুৱৰ্তিতাটো অতিকৈ প্ৰয়োজনীয়, কাৰণ সময়মতে আহাটো আৰু সময়মতে খোৱা, সময়মতে শোৱা, তাৰপিছতে খাদ্য, যেনেকৈ মাদক দ্ৰব্যৰ পৰা বিসৰ্জন আঁতৰি থকা, তাৰ উপৰি খাদ্যটো যাতে বেলেঞ্চ হয়, এতিয়া লোভতে যদি বেছিকৈ খাই দিয়া হয় তেতিয়া সেইটো এটা ডিচিপ্লিনৰ বাহিৰতে পৰে। গোটেইখিনি যদি এজন খেলুৱৈ বা আৰু প্ৰশিক্ষকে গোটেই নিয়মানুৱৰ্তিতা বজাই ৰাখে, গতিকে বজাই ৰাখিলে পাৰফৰ্মেঞ্চখিনি আগবঢ়াই বা উন্নত কৰাত সহজ হয়।
0: এজন খেলুৱৈ সদায় জয়ী হ'ব বিচাৰে, যদি বিপৰীত পক্ষৰ ওচৰত হাৰি যায় তেনেক্ষেত্ৰত খেলে মানুহৰ মাজত বিভেদ আনে নেকি?
1: নিশ্চয়কৈ নানে, খেল আৰু খেলুৱৈৰ চিন্তাধাৰাটো বেলেগ। এজন খেলুৱৈ যেতিয়া হাৰি যায়, হাৰি যোৱাৰ পিছতো তেওঁ এটা নতুন উদ্যম পায় যে পিছৰ মেটছখন বা পিছৰ খেলখনত কেনেকৈ তেওঁক পৰাভূত কৰিব পৰা যায়, গতিকে সেই উৎসাহ আৰু উদ্দীপনাটো মানে জাগ্ৰত কৰিবলৈ আমি চাইক'লজিকেলি আৰু মনস্তাত্ত্বিকভাৱে প্ৰশিক্ষকে প্ৰশিক্ষিত খেলুৱৈজনক তেওঁক মানে প্ৰশিক্ষণো দিব লাগিব, আৰু সেইমতে যদি মানসিকভাৱে আৰু শাৰীৰিকভাৱে সবল হয় তেওঁ কেতিয়াও হাৰ নামানে।
0: অসমত 12 মাহত 13টা বিহু, যেনে বিহু, পূজা, ফাকুৱা বা অন্যান্য উৎসৱসমূহ আহিলে খেলুৱৈসকলে অনুশীলন বন্ধ কৰি দিয়ে, এনে ক্ষেত্ৰত পিছত খেল খেলা সময়ত উপযুক্ত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰে নেকি?
1: এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা, আমাৰ বিশেষকৈ বিহু, পূজা, তাৰপিছতে হোলী, এইবিলাকত অকণমান দীঘলীয়া বন্ধ দিয়ে, এই বন্ধত যেতিয়া প্ৰশিক্ষণ বন্ধ থাকে, সাধাৰণতে প্ৰশিক্ষকজন চৰকাৰী কৰ্মচাৰী হয় বা ব্যক্তিগতভাৱেও প্ৰশিক্ষণ দি থাকিব পাৰে, তেতিয়া দীঘলীয়াকৈ প্ৰশিক্ষণ যেতিয়া অফ হৈ যায় তেতিয়া কিন্তু বৰ ডাঙৰ এটা ড্ৰবেক আহি যায়, কাৰণ আমাৰ সদায় লাৰ্ণিং কাৰ্ভটো ওপৰলৈ যোৱাত আমি সদায় মনোনিৱেশ কৰিব লাগে, যদি আমাৰ প্ৰশিক্ষণটো আমি গেপ দি দিওঁ তেতিয়াহ'লে লাৰ্ণিং কাৰ্ভডাল সদায় আপ এণ্ড ডাউন হৈ থাকিব, আৰু তেতিয়া আমাৰ সদায় আমি পেৰেলেলি যদি চাওঁ যে সদায় পাৰফৰ্মেঞ্চটো এটা বেলেঞ্চতহে থাকিব, ঊৰ্ধগামী নহ'ব, গতিকে আমি আৰু এটা আমাৰ বডিত ATP ছিষ্টেম আছে, ATP ADP এইবিলাক এডিনেশ্যন টাইপ ফসফেট বুলি কয়, এনাৰ্জি মলিকিউল, এইবিলাক আমি যিমানে আমি ৰেগুলাৰ যেতিয়া প্ৰেক্টিচ কৰি থাকিম, এই ATP নাম্বাৰ অফ ATP বা মাছল ফাইবাৰ থিকনেছটো ইনক্ৰিজ হয়, আৰু যদি আমি যেতিয়া মাজত 2-3 দিন, 4-5 দিন আমি গেপ দি দিওঁ তেতিয়াহ'লে আকৌ সেইবিলাক ATP

0: ব্ৰেকডাউনটো কমি যায়, এডিপি নাম্বাৰ অফ এডিপি কমি যায়, মাছল ফাইবাৰ থিকনেছ কমি যাব, এনাৰ্জি মানে যিটো ধাৰত ইনক্ৰিজ হৈ আছিলে সেইটো নিম্নগামী হ'ব। গতিকে এনেকৈ হৈ থাকিলে তেতিয়া নিশ্চয়কৈ পাৰফৰ্মেঞ্চত সুবিধা আহিব।
1: আৰু অনুশীলন বন্ধ কৰি দিলে খেলুৱৈজন এলেহুৱা হৈ যায় নেকি?
0: মাছুলবিলাক মানে এক্টিভ নহ'ব।
1: হয়,
0: যেতিয়া আমাৰ ধৰি লওক ৰেগুলাৰ যেতিয়া প্ৰেক্টিছ আমি কৰি থাকোঁ তেতিয়াহ'লে আমাৰ নাৰ্ভ আৰু মাছলছ দুয়োটাই সক্ৰিয় হৈ থাকে আৰু ষ্ট্ৰং হৈ থাকে। তেতিয়া আমি লাহে লাহে প্ৰশিক্ষণ আমি বা এৰি দিম, বা তেওঁ প্ৰশিক্ষণলৈ যেতিয়া নাহিব, প্ৰেক্টিছ নকৰিব, তেতিয়া তেওঁ মাছলছ আৰু নাৰ্ভ দুয়োটাই সক্ৰিয় নহ'ব, সক্ৰিয়তাটো কমি যাব আৰু তেওঁ এলাহ ভাৱটো আহিব আৰু ব্লাড চাৰ্কুলেশ্যনটো লাহে লাহে নিম্নগামী হ'ব।
1: নুৰুল আমিন ষ্টেডিয়ামখনে খেলুৱৈসকলক শিকাৰ আৰু প্ৰশিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ সুবিধা দিছে, এই ষ্টেডিয়ামখনৰ বিষয়ে কি ক'ব?
0: ষ্টেডিয়ামখন এটা এইটো ডাঙৰ অৱদান আমাৰ নগাঁও জিলাখনৰ খেলুৱৈ আৰু প্ৰশিক্ষকৰ কাৰণে। কাৰণ ইয়াত খেলুৱৈ সৃষ্টি কৰাই নহয় বা প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ দিবলৈ পোৱা এখন এটা মঞ্চই নহয়, এই ফিল্ডখনত খেলুৱৈ আৰু প্ৰশিক্ষকৰ লগত প্ৰশিক্ষকেতো এটা কৰ্মসংস্থান পাইছেই, খেলুৱৈসকলেও ইয়াৰ জৰিয়তে যথেষ্ট কৰ্মসংস্থান পাইছে। ই কৰ্মসংস্থানৰো এটা থলী, যেনেকৈ নগাঁও মহাবিদ্যালয়ে নগাঁও জিলাখনত এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছে, উদীয়মান ল'ৰা ছোৱালীসকলক মহান শিক্ষাৰ জ্ঞান শিক্ষা দান কৰি যেনেকৈ এটা বৃত্তি এটা বাট মুকলি কৰি দিছে, তেনেকৈ আমাৰ নগাঁও ষ্টেডিয়ামখনো কম নহয়, নুৰুল আমিন ষ্টেডিয়ামখনো তেওঁলোকে ইয়াতে খেলুৱৈ জন্ম হৈ সৃষ্টি হৈ পেলাই বিভিন্ন ডিপাৰ্টমেণ্টত, বিভিন্ন ৰেলৱেত হওক, পুলিচত হওক, ডিফেন্সত হওক বা অন্যান্য ডিপাৰ্টমেণ্টতো ইয়াৰ পৰা খেলি পেলাই ল'ৰা ছোৱালীবিলাকে বা খেলি পেলাই প্ৰশিক্ষক হৈ অহা বহুতো উদাহৰণ আছে। গতিকে এইখন এখন মহাবিদ্যালয়তকৈ কোনো গুণে কম নহয়।
1: আৰু খেলুৱৈসকল ডিফেন্স লাইনত যাবলৈ বহুত সুবিধা হয়?
0: নিশ্চয়কৈ, বিশেষকৈ ফুটবল আৰু এথলেটিক্সৰ ল'ৰা ছোৱালীসকলৰ পুলিচ বা ডিফেন্সৰ কাৰণে যিখিনি ফিজিকেল ফিটনেছ লাগে আৰু মানসিক ফিটনেছ লাগে, সেইখিনি ইয়াত নিশ্চয়কৈ তেওঁলোকক মানে মজবুত কৰি দিয়ে।
1: এজন খেলুৱৈ 12 মাহে কিয় ভাল খেলা দেখা পোৱা নাযায়?
0: তেওঁলোকৰ যেতিয়া সঘনাই ৰেগুলাৰ প্ৰেক্টিচত নাহে বা বেলেঞ্চ ডায়েট নলয় বা চাইক'লজিকেলি বা মানুহ ইম'চনেলি তেওঁলোকৰ যেতিয়া ডিষ্ট্ৰেছ আহে তেতিয়া পাৰফৰ্মেঞ্চত বিহীন দেৰি হয়। আৰু হৰমনৰ কথা আহে, এতিয়া আমি যেনেকৈ হাঁহিলে আমাৰ ফূৰ্তি লাগিলে বেলেগ এটা হৰমন ছিক্ৰিয়েশ্যন হয়, আমাৰ দুখ লাগিলেও যেনেকৈ বেলেগ এটা হৰমন ছিক্ৰিয়েশ্যন হয়, বা আমাৰ খং উঠিলেও হৰমন ছিক্ৰিয়েশ্যন হয়। নৰ্মেলতকৈ যেতিয়া অভাৰ হৰমন ছিক্ৰিয়েশ্যন হয় তেতিয়া আমাৰ এনাৰ্জি ৱেষ্ট হয়, আৰু এনাৰ্জি ৱেষ্ট হ'লে আমাৰ পাৰফৰ্মেঞ্চত আমি ডিফাৰেঞ্চ পোৱা দেখা যায়।
1: আপোনালোকৰ প্ৰশিক্ষণ বিনামূলীয়া নে?
0: আমাৰ নগাঁও নুৰুল আমিন ষ্টেডিয়ামত বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হয়, যদিও এটা এডমিশ্যন ফিজ প্ৰতিটো খেলৰ ল'ৰা ছোৱালী ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কিবা এটা মিনিমাম কিবা এটা লোৱা হয়, বাকী এনেই বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হয়।
1: বহুতো প্ৰতিভা সম্পন্ন খেলুৱৈ ঘৰতে বহি আছে, তেওঁলোকক আমাৰ যুৱ তৰংগ অনুষ্ঠানৰ মাজেদি কি আহ্বান দিব বিচাৰিব?
0: মই তেওঁলোকক এটাই আহ্বান জনাম, খেল কেৱল মেডেল পাবৰ কাৰণে বা ট্ৰফি পাবৰ কাৰণেই নহয়, খেলে মানসিকভাৱে শাৰীৰিকভাৱে সুস্থ সবল কৰি তোলে আৰু নিয়মানুৱৰ্তিতা বিশেষকৈ ডিচিপ্লিনটো শিকায় আৰু মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং যিটো এজনে আনক বুজি আনজনক বুজি পোৱা আৰু বন্ধুত্ব ভাৱ গঢ়ি উঠে সমাজখনত মানে সুচাৰুৰূপে। আৰু যেতিয়া বন্ধুবৰ্গ বেছি হয় তেতিয়া আমাৰ সমাজত বিশৃংখলাটোও কমি যায়, কাৰণ ইজনে সিজনক যেতিয়া বুজি পোৱা হয় আমাৰ মাজত মানে ভাৱৰ আদান প্ৰদান হয় আৰু সমাজখন এটা সুস্থিৰ সবলকৈ গঢ়ি উঠাত সহায় হয় আৰু মানসিকভাৱেও এজন খেলুৱৈ আৰু সমাজখন ফূৰ্তিত থাকিব পাৰে।
1: আপোনালোকে শেষৰটো প্ৰশ্ন, খেল শব্দটোক লৈ আপোনাৰ ধাৰণা কি?
0: খেলটোক লৈ ধাৰণা বৰ মহৎ মোৰ কাৰণে, মানে খেলটো মই ৰামায়ণ বা মহাভাৰত বা গীতা ভাগৱততকৈও মই মহান বুলি ভাবোঁ। কাৰণ গীতা বা ভাগৱত সকলোৱে গৈ পেলাই নুশুনে বা নপঢ়েগৈ, কিন্তু এজন খেলুৱৈয়ে গীতা ভাগৱত মহাভাৰত নপঢ়াকৈও এজন খেলুৱৈ ফিল্ডত আহি পেলাই যিখিনি কথা শিকে নিজৰ শৰীৰৰ বিষয়ে, নিজৰ স্বাস্থ্যৰ বিষয়ে, সমাজখনৰ বিষয়ে, বা তেওঁলোকে ইজনে আনজনক বুজি পোৱাৰ যি শিক্ষা লাভ কৰে মই মহাভাৰত বা গীতাতকৈ কম নহয় বুলি ভাবোঁ।
1: ছাৰ, আপোনালৈ ধন্যবাদ থাকিল। আশা কৰোঁ আহি থকা দিনত আৰু ভাল ভাল খেলুৱৈৰ জন্ম দিয়ক, লগতে আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ।
0: ধন্যবাদ।

0: অন্য এগৰাকী খেলুৱৈৰ সৈতে কথা পাতিম। তোমাৰ নামটো?
1: মোৰ নাম শ্ৰী পবিত্ৰ বৰা।
0: তুমি কি খেলৰ লগত জড়িত?
1: ফুটবল খেলৰ লগত জড়িত।
0: ফুটবল খেলটোক লৈ তোমাৰ ভৱিষ্যতৰ আশা কি?
1: ফুটবল খেল ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰাৰ আশা আছে।
0: এজন খেলুৱৈ আন এজন খেলুৱৈৰ পৰা কেনেধৰণে অনুপ্ৰেৰণা পায়?
1: যেনেকৈ ইজন খেলুৱৈৰ পৰা ইজনৰ ভাল গুণবিলাক, খেলবিলাক, স্কিলবিলাক ডেভেলপ হয়, চালে তেওঁৰ পৰা অকণ শিকা যায়।
0: ডিচিপ্লিন শব্দটোৰ লগত এজন খেলুৱৈ কেনেধৰণে জড়িত থাকিব লাগে?
1: ডিচিপ্লিন সকলো খেলুৱৈতে থাকিব লাগে, স্পৰ্টছ ক্ষেত্ৰত বেছিকৈ থাকিব লাগে। কাৰণ ৰাতিপুৱা সোনকালে উঠা, প্ৰেক্টিছ কৰা, ডেইলি প্ৰেক্টিছ কৰিলে এজন মানে প্ৰেক্টিছ কৰিলে ভাল খেলুৱৈ হ'ব পাৰি। সেইকাৰণে ডিচিপ্লিনটো বহুত জৰুৰী হয় ফুটবলৰ কাৰণে, মানে এথলিটৰ মানুহবিলাকৰ কাৰণে।
0: হয়। তোমাৰ খেলুৱৈ জীৱনৰ ভাল লগা অনুভৱটি প্ৰকাশ কৰা।
1: চেম্পিয়ন হ'লে এটা যেতিয়া এটা লীগ খেলা যায়, যেতিয়া বহুকেইখন মেটছ খেলা যায়, মেটছকেইখনৰ পিছত আমি কষ্ট কৰাৰ পিছত যোনটো ফল পাওঁ চেম্পিয়ন হ'লে, সেইটো অনুভৱ ভাল লাগে।
0: তোমাৰ খেলৰ গুৰু কোন?
1: খেলৰ গুৰু বুলি ক'লেতো মোৰ দুলাল আহমেদ। মই যেতিয়া ফাৰ্ষ্ট ফুটবল ষ্টাৰ্টিছোঁ তেওঁ শিকাইছিলে, সেইজনে মোৰ গুৰু।
0: তেখেতক আমাৰ অনুষ্ঠানৰ মাজেদি কি ক'ব বিচাৰিবা?
1: তেখেতক ধন্যবাদ জনাব বিচাৰোঁ। তেখেতে বেলেগক মোৰ নিচিনা আৰু আৰু খেলুৱৈক যেনেকৈ প্ৰশিক্ষণ দি আছে, ভালকৈ প্ৰশিক্ষণ দিয়ে, সেয়াই ক'বলৈ বিচাৰিছোঁ।
0: তুমি কোনজন খেলুৱৈক ভগৱান হিচাপে মানা?
1: মোৰ ৰণাল্ডোকে ভগৱান হিচাপে
0: তুমি তোমাৰ ভগৱানৰ পৰা কেনেধৰণে অনুপ্ৰেৰণা পোৱা?
1: তেওঁক দেখিলে কষ্ট কৰিব মন যায়, ৰণাল্ডোক দেখি অলপ ইনস্পায়াৰ হওঁ অলপ।
0: তুমি অসমৰ বাহিৰত খেলিবলৈ গৈছানে?
1: অসমৰ বাহিৰত মই গৈছোঁ, নেপাল গৈছিলোঁ। নেপালত খেলি তাৰ ক্ৰাউডো ভাল, নেপালৰ নেপালৰ মানুহখিনি অলপ ফুটবলৰ প্ৰতি বেছি আকৰ্ষণ বেছি অসমতছে।
0: নেপালত যোৱা ভাল লগা অনুভৱটো প্ৰকাশ কৰা।
1: নেপালত খেলি ভাল হৈছে, বহুতখিনি মানুহৰ মাজত খেলিব পাইছোঁ, সেইখিনি অনুভৱেই মোৰ কাৰণে বহুত।
0: খেলত হাৰা বা জিকা থাকেই, যদি বিপৰীত পক্ষৰ ওচৰত হাৰি যোৱা যায় তেনেস্থলত মনত শত্ৰুৰ ভাৱ জন্ম হয় নেকি?
1: ফিল্ডৰ কথাই যায়, তেনেকৈতো শত্ৰু নহয়। এতিয়া খেলত বিপৰীত পক্ষৰ টীমটো শত্ৰু হয় ফিল্ডৰ মাজত, কিন্তু বাহিৰত আমি ভাই বন্ধুৰ নিচিনাই থাকোঁ।
0: নগাঁত আৰু ষ্টেডিয়ামতো বিচাৰানে?
1: বিচাৰোঁ আৰু অলপ। ইয়াত নগাঁও ষ্টেডিয়ামত ক্ৰিকেট হয়, বাস্কেটবল হয়, তেনেকৈ বহুতকেইটা থাকে। কেতিয়াবা গ্ৰাউণ্ড পোৱা নাযায় খেলৰ কাৰণে, ফুটবল খেলৰ কাৰণে সৰু হৈ যায়, মানুহ বেছি হৈ যায়, তেনেকৈ সেইকাৰণে আৰু এখন গ্ৰাউণ্ড হোৱাটো মই বিচাৰোঁ।
0: ষ্টেডিয়াম বেছি হ'লেহে খেলুৱৈৰ সংখ্যা বেছি হ'ব নেকি?
1: ষ্টেডিয়াম বেছি হ'লে খেলুৱৈৰ সংখ্যাটো বেছি হ'ব পাৰে, কাৰণ এতিয়া গাঁৱৰ মানুহখিনি ইয়ালৈ আহিবলৈ অলপ দূৰ হয় টাউনৰ ষ্টেডিয়ামখনৰ কাৰণে। তেন্তে গাঁৱৰ ওচৰ পাঁজৰে যদি হয় তেতিয়া ল'ৰা ছোৱালী বৃদ্ধি হ'ব, খেলিবলৈ আহিব, আকৰ্ষণ হ'ব খেলত।
0: বহুতো প্ৰতিভাসম্পন্ন খেলুৱৈ ঘৰতে বহি আছে, তেওঁলোকক আমাৰ যুৱতৰংগ অনুষ্ঠানৰ মাজেদি কেনেকৈ উৎসাহ দিব বিচাৰা?
1: এনেকৈ বহুত ভাল খেলুৱৈ গাঁৱতে থকা যায় প্ৰশিক্ষণৰ কাৰণে, ভাল কোচ এজন নোপোৱাৰ কাৰণে, তেনেকৈ লিংক নোপোৱাৰ কাৰণে বাহিৰলৈ ওলাবলৈ, তেনেকৈ সেই ওলাই আহিব লাগে, খেলিব লাগে, প্ৰশিক্ষকৰ লগত চিনাকি হ'ব লাগে, প্ৰশিক্ষণ কৰিব লাগে।
0: তোমালৈ ধন্যবাদ থাকিল। প্ৰিয় যুৱ বন্ধু, এইখিনিতেই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনো আহক।

শুভ বন্ধু, এইখিনিতেই শুনাবলৈ লৈছো খেলৰ বা বাতৰিসমূহ। ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ টেবুল টেনিছত অনল কাশ্যপৰ জয়। অসম সন্তান অনল কাশ্যপে পুণেত অনুষ্ঠিত 32 সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ টেবুল টেনিছ চেম্পিয়নশ্বিপৰ পুৰুষৰ 40 বছৰ ঊৰ্ধৰ ছিংগলছত ৰূপৰ পদক অৰ্জন কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিক প্ৰদৰ্শন আগবঢ়াই অহা অনল কাশ্যপৰ এইটো মাষ্টাৰ্ছ নেশ্যনেলৰ একক শাখাত 3য়টো পদক। ইয়াৰ পূৰ্বে তেওঁ একে বয়সৰ শাখাত 2022 আৰু 2023 চনত ৰাষ্ট্ৰীয় মাষ্টাৰ্ছত খিতাপ দখল কৰিছিল। অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীয়ুষ হাজৰিকা সহিতে সন্থাৰ আন বিষয়ববীয়া সদস্যসকলে এই সফলতাৰ বাবে অনলক অভিনন্দন জ্ঞাপন কৰিছে আৰু অসমৰ বাবে এইটো এটা বৰ ভাল খবৰ। নগাঁৱত ক্ৰীড়া সংস্থাৰ উদ্যোগত আৰু কাছমাৰী আঞ্চলিক ক্ৰীড়া সংস্থাৰ সহযোগত 15 দিনীয়া অনূৰ্ধ 15 বছৰ গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হৈছে। কাছমাৰীৰ পলাশতল হাইস্কুল খেলপথাৰত অনুষ্ঠিত শিবিৰটোত নগাঁও ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া অসীম ভাৱাল, উজ্জ্বল বৰুৱা, কাছমাৰী আঞ্চলিক ক্ৰীড়া সংস্থাৰ সম্পাদক সৌৰভ ডেকাৰ উপস্থিতিত শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰাক্তন ক্ৰিকেটাৰ তথা নগাঁও মহিলা ক্ৰিকেট চেলৰ অধ্যক্ষা নৱনীতা শৰ্মাই। 2 কোটিৰো অধিক খেলুৱৈয়ে যোগদান কৰা শিবিৰটোত প্ৰশিক্ষক হিচাপে আছে ৰীতা বৈদ্যকাকতি আৰু ইয়াদিন ইছলাম। ICC-ৰ T20 ক্ৰিকেট দলৰ ৰেংকিঙত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে ভাৰতে। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া ক্ৰমে 2য় আৰু 3য় স্থানত আছে। উল্লেখ্য যে ভাৰতে একেৰাহে 2য়বাৰৰ বাবে T20 বিশ্বকাপ জয় কৰি ইতিহাস সৃষ্টি কৰিছে। বৰ্তমান IPL টীমতো ভাৰতবৰ্ষৰ খেলুৱৈয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰিবলৈ দেখা পোৱা গৈছে। খেলৰ বাতৰিসমূহ শুনিলে যুৱ বন্ধু, আজিৰ খেলপথাৰ শীৰ্ষক অনুষ্ঠানটো শুনি নিশ্চয় উপকৃত হ'ল। আশা কৰোঁ যিসকল প্ৰতিভা সম্পন্ন খেলুৱৈ ঘৰতে বহি আছে তেওঁলোকে অকণমান হ'লেও উৎসাহ পাই ওলাই আহিব। চাওঁতে চাওঁতে সময় হ'ল আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। যুৱ তৰংগ অনুষ্ঠানটিৰ জৰিয়তে আপোনাক পুনৰ লগ পোৱাৰ আশাৰে মই নয়নমণি বৰাই বিদায় লৈছোঁ। ধন্যবাদ।

আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214।

0: গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ৰাজ্যত হিউমেন পপিলমা ভাইৰাছ HPVৰ প্ৰতিষেধক প্ৰদান আৰম্ভ। ঢকুৱাখনাৰ মৌঘুলী চাপৰিত তিনিদিনীয়াকৈ ঐতিহাসিক ফাটবিহু উদযাপন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হয়।

0: হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱাৰ প্ৰাধিকাৰী কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱাৰ প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱাসকলে লোককে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাচৰৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱাৰ প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত কাইলৈ বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ৰাজ্যত বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰে অহা 12 মে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা অনুসৰি খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্য মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে পৰহি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰপতি, ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা আৰু হাৰিয়ানা মুখ্যমন্ত্ৰী নায়াব সিং চাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অসমতো হিউমেন পপিলমা ভাইৰাছ HPV প্ৰতিষেধক প্ৰদান অভিযান চলি আছে। ইয়াৰ অধীনত 14-16 বছৰ বয়সৰ কিশোৰী প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই ভাইৰাছ মহিলাৰ জৰায়ুমুখৰ কেন্সাৰৰ অন্যতম প্ৰধান কাৰণ। সঠিক বয়সত এই প্ৰতিষেধক ল'লে HPV সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় হয় আৰু জৰায়ুমুখৰ কেন্সাৰৰ সম্ভাৱনা কমে। গোৱালপাৰা জিলাত মুঠ 10,082গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ টিমুঙে এখন সংবাদমেলত প্ৰতিষেধক প্ৰদান অভিযানত সকলোৰে সহায় সহযোগিতা কামনা কৰি এইদৰে কয়।
1: হিউমেন পেপিলোভাইৰাছৰ যি কথা আমি শুনি আছো, গোটেই অসমত বা ভাৰতবৰ্ষত সকলোতেই মানে এই ভেকচিনেশ্যনৰ মানে ব্যৱধান কৰা হৈছে। পেপিলোভাইৰাছটো আমি যদি ৰক্ষা যদি আমি হেৰি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ আই মাতৃসকল তেওঁলোকে সুৰক্ষিত হৈ থাকিব। আপোনালোকে জানে যে পেপিলোভাইৰাছটোৱে পাছলৈ মহিলাক চাৰ্ভাইকেল কেঞ্চাৰলৈ বেমাৰটো বেছি হেৰি কৰি দিয়ে। গোৱালপাৰা জিলাতে অকল 10,000কৈ অধিক টাৰ্গেট আছে এই ভেকচিনেশ্যনৰ কাৰণে। মই আমাৰ গোৱালপাৰা জিলাৰ ৰাইজক বা গোৱালপাৰা জিলাৰ আই মাতৃসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ যিসকলে উঠি অহা প্ৰজন্মৰ যি কন্যা আছে বা ছোৱালী আছে, তেখেতসকলে যাতে যেন এই ভেকচিনটো লয় আৰু ভৱিষ্যত এটা ধুনীয়া সুস্থ জীৱন বা সুস্থ পৰিয়ালৰ জীৱন যাপন কৰে, তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ।
0: পশ্চিম কাৰ্বি আংলং জিলাতো জৰায়ু কৰ্কট ৰোগ নিৰ্মূলকৰণৰ লক্ষ্যৰে যোৱা 16 ফেব্ৰুৱাৰীৰ পৰা জিলাখনৰ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ বাহিৰত থকা 14-16 বছৰ বয়সৰ কিশোৰীসকলক HPV প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। বৰ্তমান জিলাখনৰ বৈঠালাংচু, উম্পানাই, জিৰিকেন্দিং আৰু ডংকামুকাম খণ্ড প্ৰাথমিক চিকিৎসালয়ত প্ৰায় 200গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই অভিযান অধিক ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰা হয়। জিলা টীকাকৰণ বিষয়া ডাঃ ক্লিফ্টৰ জনছ ফাংশুৱে সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণক সজাগ হবলৈ আহ্বান জনাই কয় যে মহিলাসকলক ভৱিষ্যতে চাৰ্ভাইকেল কেন্সাৰৰ দৰে মাৰাত্মক ব্যাধিৰ পৰা সুৰক্ষিত কৰিবলৈ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়ল সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল দুটা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মৌঘুলী চাপৰি মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা তিনিদিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন কৰা হৈছে। পুৱা ফাট পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। ফাট বিহুৰ সৈতে সংগতি ৰাখি বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰে। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মৌঘুলী চাপৰিলৈ আদৰণি জনোৱা হয়। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব। অনুষ্ঠানত ৰাজ্য কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাষ্ট্ৰীয় ৰাজধানীত মাৰাথানৰ আয়োজন কৰা হয়। আকাশবাণী ভৱনৰ পৰা আৰম্ভ হোৱা মাৰাথানত কৃষি ভৱন, ৰেল ভৱন আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱনক সামৰি প্ৰায় 3.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা হয়। এই মাৰাথানত আকাশবাণী, দূৰদৰ্শন আৰু প্ৰচাৰ ভাৰতীসমূহ বিষয়বৰ্গ তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু আকাশবাণী সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈনে মাৰাথানত দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীও ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটী চৌহদৰ পৰা আৰম্ভ হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৱে এই ৱাকাথনৰ শুভাৰম্ভ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আজি নিৰ্মালী গাঁৱৰ হাইস্কুলৰ পৰা সম্প্ৰীতি দৌৰৰ আয়োজন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰই আজি চহৰখনৰ আৰ্বৰিটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ পৰা ৱাকাথনৰ আয়োজন কৰে। কেন্দ্ৰটোৰ অনুষ্ঠান কাৰ্যবাহী প্ৰদীপ ৰংফাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ৰাজ্যত হিউমেন পপিলমা ভাইৰাছ HPVৰ প্ৰতিষেধক প্ৰদান আৰম্ভ। ঢকুৱাখনৰ মৌঘুলী চাপৰি তিনিদিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী নগাঁও, আগবঢ়াবলৈ লোৱা হৈছে আমোয়ে।

নমস্কাৰ। বিয়লি 5:25 হোৱাৰ লগে লগে আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ অতিকৈ প্ৰিয় অনুষ্ঠান আমৈ। আমৈসকল, আপোনালোক নিশ্চয় ভালে কুশলে আছে। আজিৰ আমৈ অনুষ্ঠানটিত মই আছোঁ আপোনাৰ সৈতে, আপোনাৰ বান্ধৱী নাছিমা ইয়াছমিন। আমৈসকল, আজি যিহেতু মে মাহৰ 8 তাৰিখ, প্ৰতিবছৰে মে মাহৰ 8 তাৰিখে বিশ্ব ৰেডক্ৰছ দিৱস হিচাপে পালন কৰা হয়। ৰেডক্ৰছৰ জন্মদাতা হৈছে হেনৰি ডুনাণ্ট, আৰু হেনৰি ডুনাণ্টৰ জন্মদিন হৈছে মে মাহৰ 8 তাৰিখ, অৰ্থাৎ আজিৰ এই দিনটো। প্ৰতিবছৰেই তেখেতৰ

যুদ্ধখনত প্ৰায় 40,000 সেনা হতাহত হৈছিল। এটা সময়ত যুদ্ধ বন্ধ হৈছিল যদিও আন্ধাৰ নামি অহাৰ লগে লগে আহতসকলৰ মৰণ কাতৰ আৰ্তনাদে ছলফেৰিনৰ আকাশ বায়ু কঁপাই তুলিছিল। কিন্তু সেই দুৰ্ভগীয়াসকলক কিছু সহায় কৰিবলৈ মুখত এটোপাল পানী দিবলৈও কোনো আগবাঢ়ি অহা নাছিল। এই কথাই কঁপাই তুলিছিল হেনৰী ডোনাণ্টৰ অন্তৰাত্মা। তেওঁ ওচৰৰ গাঁৱলৈ গৈ স্থানীয় যুৱক আৰু মহিলাসকলক একগোট কৰি আহত সৈনিকসকলক যুদ্ধভূমিৰ পৰা তুলি আনি নিৰাপদ আৰু পৰিষ্কাৰ স্থানত শুশ্ৰূষা কৰাৰ ব্যৱস্থা কৰিলে। কিন্তু হাজাৰ হাজাৰ শৱদেহৰ মাজৰ পৰা জীৱিতসকলক চিনাক্ত কৰি উদ্ধাৰ কৰাটো বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছিল। চিনাক্তকাৰী প্ৰথম দলটোৱে উদ্ধাৰ কৰিবলগীয়া আহত সৈনিকসকলক চিনাক্ত কৰিবৰ বাবে তেওঁৰ গাত এটা ৰঙা যোগচিন আঁকি থৈ গৈছিল আৰু উদ্ধাৰকাৰী দলে সেইটো প্ৰত্যক্ষ কৰি হাঙি তুলি শিবিৰলৈ লৈ গৈছিল। এনেদৰে যুদ্ধভূমিত জন্ম হৈছিল ৰেডক্ৰছ নামৰ মানৱসেৱী মহান আন্দোলনটোৰ। নিজৰ দেশলৈ উভতি আহি ডোনাণ্টে নিজৰ বিভীষিকাময় অভিজ্ঞতাৰ বৰ্ণনাৰে এ মেমৰি অৱ ছলফেৰিনো নামৰ এখন গ্ৰন্থ ৰচনা কৰে। এই গ্ৰন্থই বিশ্ববাসীৰ চকু মোকলাই দিছিল। 1863 চনত হেনৰী ডোনাণ্ট আৰু আন 4 ছুইচ নাগৰিক লগ হৈ যুদ্ধত আহত হোৱাসকলৰ সহায় আৰু চিকিৎসাৰ বাবে এখন আন্তৰ্জাতিক সমিতি গঠন কৰে, যিখন পাছলৈ আন্তৰ্জাতিক ৰেডক্ৰছ সমিতিৰূপে জনাজাত হয়। 1864 চনত জেনেভা চহৰত 12 দেশৰ ৰাজপ্ৰতিনিধিসকলৰ এখন সন্মিলন অনুষ্ঠিত হয় আৰু তাতেই ৰেডক্ৰছ নীতি নিৰ্ধাৰণ কৰি বিখ্যাত জেনেভা চুক্তি স্বাক্ষৰিত হয়। এই জেনেভা সন্মিলনতে ছুইজাৰলেণ্ডৰ প্ৰতি সন্মান জনাই দেশখনৰ পতাকাৰ ৰঙাৰ ওপৰত থকা বগা যোগচিনৰ বিপৰীতে বগাৰ ওপৰত ৰঙা যোগচিন ৰেডক্ৰছৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে 1818 চনৰ মে মাহৰ 8 জেনেভাৰ এক আদ্যবন্ত পৰিয়ালত হেনৰী ডোনাণ্টে জন্মগ্ৰহণ কৰিছিল। মানৱ জাতিৰ দুখ যাতনা মোচনৰ বাবে তেওঁ আগবঢ়োৱা অৱদানক স্মৰণীয় কৰি ৰখাৰ বাবেই ৰেডক্ৰছ আৰু ৰেডক্ৰিচেণ্ট সমিতিসমূহে ডোনাণ্টৰ জন্মদিনটো বিশ্ব ৰেডক্ৰছ দিৱস হিচাপে পালন কৰি আহিছে। আমিসকল ইমানপৰে ৰেডক্ৰছ দিৱস সম্পৰ্কে কিছু কথা আপোনাৰ সৈতে আলোচনা কৰিলোঁ। এইবাৰ জানো আহক বিশ্ব ৰেডক্ৰছ দিৱসৰ সৈতে জড়িত এগৰাকী অসমীয়া মহিলাৰ বিষয়ে। তাৰ আগতে শুনো আহক এটি সুমধুৰ গীত।

ৰাজ্যিক মন্ত্ৰী হিচাপে কেবিনেটত স্থান লাভ কৰিছিল। 1972 চনত তেওঁ হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। 1977 চনৰ ষষ্ঠ লোকসভা নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা পুনৰাই লোকসভালৈ নিৰ্বাচিত হৈছিল। পিছলৈ তেওঁ অসম ৰাজ্যিক ৰেডক্ৰছ সমাজৰ সন্মানীয় সচিবৰ পদ লাভ কৰিছিল। তেওঁৰ স্বামী বিখ্যাত অসমীয়া সাহিত্যিক মুনীন বৰকটকী। তেওঁ মুনীন বৰকটকীৰ ন্যাসৰ এগৰাকী ন্যাসৰক্ষীও আছিল। আমৈসকল, এইখিনিতে জানো আহকচোন তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা। 1932 চনৰ নৱেম্বৰ মাহৰ 29 তাৰিখে গুৱাহাটীৰ উজান বজাৰত ৰেণুকা দেৱীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰুদ্ৰ শৰ্মা আৰু মাতৃ ধৰ্মেশ্বৰী দেৱী। তেওঁৰ পিতৃ ৰুদ্ৰ শৰ্মা গুৱাহাটীৰ নামজ্বলা চিকিৎসক আছিল। 1946 চনত মহাত্মা গান্ধী গুৱাহাটীলৈ আহি কিছুদিন শৰণীয়া আশ্ৰমত কটাবৰ সময়ত তেওঁ হাইস্কুলৰ তলৰ শ্ৰেণীৰ ছাত্ৰী আছিল। তেতিয়া তেওঁ আগবাঢ়ি আহি স্বেচ্ছাসেৱিকা দলত অন্তৰ্ভুক্ত হৈ নেতৃত্ব বহন কৰিবলৈ লৈছিল। পিছলৈ তেওঁ উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰে। ইয়াৰ লগতে তেওঁ যুৱ কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰি ৰাজনীতিত প্ৰৱেশ কৰে। তেওঁ এগৰাকী কবি আৰু সাংবাদিক নেত্ৰী হিচাপে পৰিগণিত হৈছিল। সৰুৰে পৰা ৰেণুকা দেৱী বৰকটকী ৰাজনীতিৰ প্ৰতি আকৰ্ষিত আছিল। তেওঁ কটন কলেজত পঢ়ি থাকোঁতেই যুৱ কংগ্ৰেছৰ সদস্য হৈছিল। ৰেণুকা দেৱীয়ে ৰাজনীতিৰ সমান্তৰালকৈ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ প্ৰভূত বৰঙণি আগবঢ়াইছিল। তেওঁ ইণ্ডিয়ান ৰেডক্ৰছ ছ'চাইটিৰ অসম শাখাৰ সম্পাদক আৰু ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সভানেত্ৰীও আছিল। তেওঁৰ স্বামী মুনীন বৰকটকীৰ পৰলোকৰ পাছত ৰেণুকা দেৱী বৰকটকীয়ে মুনীন বৰকটকী স্মাৰক ন্যাস প্ৰতিষ্ঠা কৰি মুনীন বৰকটকীৰ অপ্ৰকাশিত সাহিত্যৰাজি প্ৰকাশৰ কাৰ্যত আত্মনিয়োগ কৰিছিল। পিছলৈ ৰেণুকা দেৱীয়ে তৰুণ লেখক লেখিকাসকলক উৎসাহ যোগাবলৈ মুনীন বৰকটকী বঁটা প্ৰৱৰ্তন কৰিছিল। সংসদীয় ৰাজনীতিৰ পৰা অব্যাহতি লোৱাৰ পাছত ৰেণুকা দেৱী সামাজিক কাম কাজত বহুলভাৱে জড়িত হৈ পৰিছিল। ৰেডক্ৰছ ছ'চাইটিৰ প্ৰতি তেওঁ যোগোৱা অৰিহণা কিংবদন্তিত পৰিণত হয়। বিভিন্ন ঠাইত ৰেণুকা দেৱীৰ বক্তৃতা শুনি তেওঁৰ অসাধাৰণ বাগ্মিতাত সকলোৱে মুগ্ধ হৈছিল। তেওঁৰ ভাষণবোৰত তেওঁৰ বিষয় আছিল ৰাজনীতি আৰু সমাজ সেৱা। ইয়াৰোপৰি অনুষ্ঠানত তেওঁ সাংস্কৃতিক দিশতো মনোজ্ঞ বক্তৃতা দি শ্ৰোতাসকলক মুগ্ধ কৰিছিল। পিছলৈ অসুস্থজনিত কাৰণত 2017 চনৰ আগষ্ট মাহৰ 12 তাৰিখে ৰেণুকা দেৱী বৰকটকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। 84 বছৰ বয়সত তেওঁৰ মৃত্যু হয়। ৰেণুকা দেৱীৰ পৰলোকত দেশৰ আৰু দহৰ অপূৰণীয় ক্ষতি হয়। ৰেডক্ৰছক জনসাধাৰণৰ মাজলৈ লৈ যোৱা নেত্ৰীগৰাকীৰ মৃত্যুৱে সকলোৰে মাজত শোকৰ ছাঁ পেলায়। আজিৰ যুগতো নাৰী জাগৰণৰ পৰিভৰলৈ চাই তেওঁৰ দৰে নেত্ৰীৰ অভাৱৰ কথা সকলোৱে অনুভৱ কৰে। আমৈসকল, এইখিনিতে শুনো আহক শান্তা উজীৰৰ কণ্ঠত এই গীতটি।

আমৈসকল, জাজৰিৰ পৰা ৰাজশ্ৰী বৰ্মনে ইমান সুন্দৰকৈ কিছু তথ্য আমালৈ লিখি পঠিয়াইছে বিশ্ব ৰেড ক্ৰছ দিৱস সম্পৰ্কে। তেওঁ মেছেজটিত সুন্দৰকৈ এইবুলি লিখিছে, আৰ্তজনক সময়মতে সহায় কৰি বিঘিনি দূৰ কৰা কৰ্ম পৰম ধৰ্ম বুলি যুগে যুগে বিবেচিত হৈ আহিছে। ৰেড ক্ৰছ সংগঠনটি এনে এটি সংস্থা যিয়ে নেকি শান্তি আৰু সমৰ দুয়ো অৱস্থাতে দুৰ্গত মানৱৰ হকে সহায়ৰ হাত আগবঢ়ায়। আৰু তেওঁ এইবুলি লিখিছে, এই ৰেড ক্ৰছৰ পিতৃস্বৰূপ আছিল জিন হেনৰি ডোনাণ্ট। বৰ বৈচিত্ৰময় আছিল তেওঁৰ জীৱনধাৰা আৰু কৰ্ম। চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰি বিখ্যাত চিকিৎসক হোৱাৰ হেনৰি ডোনাণ্ট আছিল এজন অধ্যয়নশীল ব্যক্তি। আহত সৈনিকৰ সেৱাত ব্ৰতী হোৱা ফ্লৰেন্স নাইটিংগেলৰ জীৱনীয়ে তেওঁৰ মনত মানৱ সেৱাৰ বীজ সিঁচিছিল। আৰু তেওঁ এইবুলিও লিখিছে, দেশ বিদেশ ভ্ৰমণ কৰা ডোনাণ্টে প্ৰথমবাৰৰ বাবে যুদ্ধৰ বিভীষিকা প্ৰত্যক্ষ কৰিলে ইটালীৰ উত্তৰ পূব অঞ্চলত। দুৰ্ভগীয়া সৈন্যসকলৰ যন্ত্ৰণা দেখি তেওঁৰ হৃদয় ভাগি পৰিল। কেইজনমান উদ্যমী যুৱকৰ সৈতে তেওঁ আহত সৈনিকসকলৰ সেৱাত লাগিল। এই ঘটনাই ডোনাল্ড

0: সিহঁতৰ চিন্তাজগতত নতুন জোৱাৰ তুলিলে। ডোনাল্টে এখন আঁচনি তৈয়াৰ কৰি তাত এটা প্ৰস্তাৱ আগবঢ়ালে যে পৃথিৱীৰ যিকোনো ঠাইত যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত হোৱা আৰু দুৰ্দশাগ্ৰস্ত হবেও যাতে সহায় পায় তাৰ বাবে এটা স্থায়ী প্ৰতিষ্ঠান থকা দৰকাৰ ইত্যাদি। আমৈসকল, আমাৰ এই আমৈগৰাকীয়ে আৰু এইবুলি লিখিছে, বৰ্তমান পৃথিৱীৰ সকলো দেশেই ৰেড ক্ৰছৰ সদস্য আৰু ভাৰতত 1920 চনত গঠন কৰা হয় ৰেড ক্ৰছ ছ'চাইটি। সুদীৰ্ঘকাল ৰেড ক্ৰছ অনুষ্ঠানৰ লগত জড়িত থকা হেনৰি ডোনাল্টে 1911 চনত শান্তিৰ নবেল বঁটা লাভ কৰে। তেওঁ পিছে পুৰস্কাৰৰ সমুদায় ধন ৰেড ক্ৰছলৈ দান কৰে। আৰু শেষত তেওঁ এইবুলি লিখিছে, ডোনাল্টৰ জন্মদিন 8 মে' তাৰিখ আৰু এই তাৰিখটোতে বিশ্বৰ সৰ্বত্ৰতে বিশ্ব ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয়। ৰাজশ্ৰী বৰ্মন বাইদেউ, আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ইমান সুন্দৰকৈ ৰেড ক্ৰছ দিৱস সম্পৰ্কে বহুতো কথা আমালৈ লিখি পঠিওৱাৰ বাবে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ পৰৱৰ্তী সময়তো আপুনি এনেদৰে আপোনাৰ মনৰ কথাৰ উপৰিও এনে কিছু তথ্য আমালৈ নিশ্চয় আগবঢ়াব। আমৈসকল, আশা কৰিছোঁ আপোনালোকেও ৰাজশ্ৰী বৰ্মন বাইদেৱে SMS যোগে পঠিওৱা এই সুন্দৰ তথ্যখিনি শুনি উপকৃত হৈছে। আশা কৰিছোঁ আপোনালোকেও আমালৈ SMS কৰিব। তাৰ বাবে ফোন নম্বৰটি হ'ল 9435053214। আমৈসকল, চাওঁতে চাওঁতে ষ্টুডিঅ' ঘড়ীয়ে এতিয়া ইংগিত দিছে আজিৰ আমৈ অনুষ্ঠানটি সামৰিবলৈ। আপোনালোক আটাইকে বিশ্ব ৰেড ক্ৰছ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ আহিবলগীয়া দিনবোৰ সুখৰ হওক, মংগলময় হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি পুনৰ এটি নতুন দিনত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ আমৈ অনুষ্ঠানটি ইমানতে সামৰি মই আপোনালোকৰ বান্ধৱী নাছিমা ইয়াছমিনে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
1: আমৈ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। কণ্টেক্ট পাছতে 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান আৰু 6 বজাত অসমীয়া আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
2: আকাশবাণী গুৱাহাটী বিদ্যাৰ্থীৰ অনুষ্ঠান।

মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়া ব্যাকৰণৰ পাঠ আছে। তোমালোকৰ বাবে এই পাঠ যুগুতাই দিছে অপৰ্ণা শৰ্মাই। তোমালোকে শুনাচোন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মৰম ল'বা, আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল অসমীয়া ব্যাকৰণৰ জতুৱা ঠাঁচৰ ব্যৱহাৰ। ভাষাৰ জতুৱা ঠাঁচ হ'ল কোনো এটা ভাষাৰ ভাষা ব্যৱহাৰৰ নিজা ভংগী বা ঘৰুৱা ঠাঁচ। মনৰ ভাৱ প্ৰকাশ কৰিবলৈ পৃথিৱীৰ সকলো ভাষাতে বিশিষ্ট শব্দৰ লগতে অন্য বিশেষ শব্দ বা ধাতু প্ৰচলিত অৰ্থতকৈ বিশেষ অৰ্থত ব্যৱহাৰ কৰা দেখা যায়। এই বিশিষ্ট শব্দবিলাক সেই ভাষা কওঁতাসকলে সহজতে বুজিব পাৰে। এনে বিশিষ্ট ভংগী বা ঠাঁচবিলাকে ভাষা এটাক স্বকীয় ৰূপত প্ৰতিষ্ঠা কৰে। আমি কথা কওঁতে বা লিখোঁতে এই ঠাঁচবিলাক শুদ্ধকৈ ব্যৱহাৰ কৰিলেহে ভাষা এটাৰ নিজস্ব বৈশিষ্ট্য সম্পন্ন হয় আৰু আন ভাষাৰ পৰা এটা সুকীয়া গতিৰে বিকাশৰ পথত আগবাঢ়িব পাৰে। আমি যে এই ঠাঁচৰ বিষয়ে কৈছো, এইবোৰ কোনো এটা ভাষা কোৱা লোকসকলৰ নিজস্ব প্ৰকাশভংগী, সামাজিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ, ধৰণ কৰণ, চকুৰ আগত দেখা বিভিন্ন বস্তুৰ লগত নিবিড় সংযোগ ইত্যাদিৰ পটভূমিতেই গঢ় লৈ উঠে। প্ৰথমতে এইবিলাক কথা বাৰ্তা কওঁতে ঘৰুৱা জীৱনত ঘৰুৱা ঠাঁচত গঢ় লৈ উঠে আৰু সময়ত ভাষাৰ লিখিত ৰূপতো ব্যৱহাৰ হ'বলৈ ধৰে। এতিয়া আমি জানিব লাগিব জতুৱা ঠাঁচ কাক বোলে। ভাষাৰ নিজস্ব বৈশিষ্ট্যসূচক ঘৰুৱা ঠাঁচৰ এনে ভংগী বা ঠাঁচবিলাকক জতুৱা ঠাঁচ বুলি কোৱা হয়।

আমি জতুৱা ঠাঁচক ভাষাৰ সম্পদ আৰু সৌন্দৰ্য বুলি ক'ব পাৰোঁ। ভাষাৰ লালিত্য আৰু মাধুৰ্য বঢ়োৱাত ই সহায় কৰে। আচলতে লিখিত কথাবোৰ হৃদয়গ্ৰাহী আৰু সুন্দৰ কৰিবলৈ এনেধৰণৰ বিশিষ্ট বাক্যাংশ ব্যৱহাৰ কৰা হয়। তোমালোকে মন দি শুনিছানে? এই যে মন দি শব্দটো কৈছো, এইটো আমি জতুৱা ঠাঁচৰ এটা খণ্ডবাক্য বুলি ক'ব পাৰোঁ। তাৰ মানে মনোযোগ দিয়া। ইংৰাজীত এই জতুৱা ঠাঁচক ইডিয়ম বা ইডিয়মেটিক এক্সপ্ৰেছন বুলি তোমালোকে পঢ়িছা। আমি জতুৱা ঠাঁচবিলাক দুই ধৰণেৰে পাব পাৰোঁ। এবিধ ভাষাৰ জতুৱা ঠাঁচ প্ৰয়োগ হ'ব পাৰে আৰু আনবিধ খণ্ডবাক্য বা দুখৰীয়া কথা বা বাক্যাংশ হ'ব পাৰে। এনেবিধক জতুৱা খণ্ডবাক্য বোলা হয়। এনে খণ্ডবাক্যৰ ভিতৰত ফকৰা যোজনা, পতন্তৰ, প্ৰবচন আদিও হ'ব পাৰে। এনে খণ্ডবাক্য অসমীয়া ভাষাত অলেখ আছে। এইবোৰৰ প্ৰয়োগত ভাষা শুৱলা হোৱাৰ উপৰিও অৰ্থও সুদূৰ প্ৰসাৰী হয়। খণ্ডবাক্যবোৰৰ বৈশিষ্ট্য হৈছে যে সেইবোৰে অভিধানত সাধাৰণ অৰ্থ প্ৰকাশ নকৰি বা শব্দবিলাকে নিজা নিজা অৰ্থ নুবুজাই এটা বিশেষ অৰ্থ বা ভাৱ প্ৰকাশ কৰে। উদাহৰণস্বৰূপে তোমালোকে হাত দীঘল, কথা চহকী, কপাল ফুলা আদি খণ্ডবাক্য ল'ব পাৰা। ইয়াত হাত দীঘল মানে দীঘল হাতৰ কথা কোৱা নাই। ইয়াত হাত দীঘল মানে ক্ষমতাশালী অৰ্থ প্ৰকাশ কৰিছে। ঠিক তেনেকৈ কথা চহকী মানে যিজনে বৰকৈ কথা কয় আৰু কপাল ফুলা মানে সৌভাগ্য উপস্থিত হোৱা অৰ্থহে প্ৰকাশ কৰিছে। এতিয়া তোমালোকে বুজিব পাৰিছা যে জতুৱা ঠাঁচ হৈছে কোনো শব্দ সমষ্টি যাৰ অৰ্থ শব্দসমূহ সামূহিকভাৱে ল'লেহে ওলায়, গাই গুটিয়াকৈ নহয়। এটা বাক্যত আমি বুজিব পাৰোঁ যে জতুৱা ঠাঁচ হৈছে এনে এক ধৰণৰ শব্দ বা বাক্যাংশ যিবোৰৰ আক্ষৰিক অৰ্থৰ পৰিৱৰ্তে এক বিশেষ অৰ্থ থাকে আৰু আমাৰ দৈনন্দিন জীৱনত কথা বতৰা বা লিখাত ব্যৱহাৰ কৰা হয়। সাহিত্য বা আলোচনাত গভীৰ অৰ্থ প্ৰকাশ কৰিবলৈ জতুৱা ঠাঁচৰ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ প্ৰয়োগ বা ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিলে তোমালোকৰ পৰীক্ষাৰ বাবে সাজু হ'বলৈ সুবিধা হ'ব। সেয়েহে জতুৱা ঠাঁচৰ প্ৰয়োগ বা ব্যৱহাৰৰ বিষয়ে অকণমান আলোচনা কৰোঁচোন নাহা। বেলেগ বেলেগ নাম শব্দৰ লগত নিৰ্দিষ্ট কিছুমান শব্দ, বিশেষকৈ ক্ৰিয়া, ব্যৱহাৰ হৈ কোনো কাৰ্য কৰা বা হোৱা বুজোৱাৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰয়োগ কৰা হয়। আৰু এনে নিৰ্দিষ্ট প্ৰয়োগেই ভাষাৰ জতুৱা প্ৰয়োগ। জতুৱা ঠাঁচৰ যথাৰ্থ প্ৰয়োগ হ'লেহে ভাষাৰ বিশুদ্ধতা ৰক্ষা পৰে। সেইকাৰণে কোনটো শব্দৰ লগত কোনটো শব্দ প্ৰয়োগ কৰিলে প্ৰকৃততে ভাষাৰ শুদ্ধ প্ৰয়োগ হ'ব, সেই কথা আমি জনাৰ প্ৰয়োজন। অৱশ্যে জতুৱা প্ৰয়োগৰ অবিহনে যে অৰ্থ প্ৰকাশ নহ'ব এনে নহয়, মাত্ৰ ভাষাৰ শুদ্ধ ৰূপহে প্ৰতিফলিত নহয়। উদাহৰণস্বৰূপে আমি মাছ কাটে বা আঁঠুৱা মেলে আদি অৰ্থ প্ৰকাশক হলেও অসমীয়া ভাষাৰ শুদ্ধ ৰূপ প্ৰতিফলিত নহয়। অসমীয়াত মাছ বাছে বা আঁঠুৱা তৰে এনে ৰূপহে শুদ্ধ হয়। তোমালোকে সঘনে শুনি থকা কেইটামান অশুদ্ধ জতুৱা প্ৰয়োগ হৈছে ঘৰ বনাই, ভাত বনাই, গামোচা বনাই, চুৱেটাৰ বনাই ইত্যাদি। এইবিলাকৰ শুদ্ধ ৰূপ হ'ব যেনে ঘৰ সাজে, ভাত ৰান্ধে, গামোচা বয়, চুৱেটাৰ গুঠে ইত্যাদি। এতিয়া বেলেগ বেলেগ নাম শব্দৰ লগত বেলেগ বেলেগ ক্ৰিয়া যোগ হৈ অসমীয়া ভাষাৰ জতুৱা ঠাঁচৰ কেইটামান উদাহৰণ তোমালোকৰ সুবিধাৰ বাবে ক'বলৈ লৈছোঁ, শুনাচোন। যেনে গৰু চৰাই, কাঁহ মাৰে, ঘৰ ভাঙে, বতাহ বলে, চমক লাগে, নাও মেলে, পাত সৰে, মূৰ আঁচুৰে, ৰ'দ পুৱাই, শাক তোলে ইত্যাদি। তোমালোকৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই পাঠৰ পৰা 5 নম্বৰ থাকিব পাৰে, সেইকাৰণে খণ্ডবাক্যখিনি ভালকৈ বুজিব লাগিব। বিশেষ্য, ক্ৰিয়া বিশেষণ আৰু বিভিন্ন পদক ভিন ভিনকৈ বা একেলগে বিশেষ অৰ্থত ব্যৱহাৰ কৰি জতুৱা

খণ্ডবাক্য গঠন কৰা হয়। খণ্ডবাক্যবোৰৰ বৈশিষ্ট্য হৈছে যে সাধাৰণ অৰ্থ প্ৰকাশ নকৰি বা শব্দবিলাকে গাইগুটীয়াকৈ অৰ্থ নুবুজাই এক বিশেষ অৰ্থ প্ৰকাশ কৰে। মই তোমালোকক এটা উদাহৰণেৰে সৈতে বুজাই দিছো। ধৰা হল কপাল ফুল। ইয়াৰ অৰ্থ হল সৌভাগ্য উপস্থিত হোৱা। ইয়াত কপাল শব্দৰ প্ৰচলিত অৰ্থ ফোৰহেড নহব, নাইবা ফুলিল শব্দটোৱে ফুল ফুলা অৰ্থ কৰা নাই। উভয়ে লগ লাগি অন্য এক অৰ্থহে প্ৰকাশ কৰিছে, কপাল ফুল। এই খণ্ডবাক্যটো ব্যৱহাৰ কৰি তোমালোকে এটা অৰ্থবহ বাক্য ৰচনা কৰিবাচোন। সাধাৰণতে এই খণ্ডবাক্যবোৰ দেহৰ বিভিন্ন অংগ প্ৰত্যংগ বা সচৰাচৰ দেখি থকা, ব্যৱহাৰ কৰি থকা শব্দৰ আধাৰত গঢ় লৈ উঠে। বহু যুগ ধৰি বহু গুণী জ্ঞানী ব্যক্তিৰ কষ্ট আৰু ব্যৱহাৰৰ পৰিণতিস্বৰূপে আমাৰ অসমীয়া ভাষাটো অৰ্থময় আৰু শুৱলা হৈ মনোগ্ৰাহী হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মনত ৰাখিবা যে এই জতুৱা ঠাঁচবোৰক কেইটামান ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হল বিশেষ্য শব্দক বিশেষ অৰ্থত ব্যৱহাৰ, বিশেষণক বিশেষ অৰ্থত ব্যৱহাৰ, ক্ৰিয়াপদক বিশেষ অৰ্থত ব্যৱহাৰ আৰু বিভিন্ন পদক একেলগে বিশেষ অৰ্থত ব্যৱহাৰ। এনেদৰে ভাগ ভাগ কৰি বাক্যাংশ কিছুমান আলোচনা কৰিলে তোমালোকৰ বুজিবলৈ সহজ হ'ব। তোমালোকে সময়ৰ বিভাজনখিনি ভালদৰে কৰি পৰীক্ষালৈ আগবাঢ়ি যাব লাগিব। 5 বা 6 নম্বৰৰ বাবে বহুত সময় খৰচ নকৰি খণ্ডবাক্যটো বুজিবলৈ চেষ্টা কৰি সহজ সৰল ভাষাত বাক্য ৰচনা কৰিবা। মই কেইটামান উদাহৰণ দিছো, যেনে কথা চহকী, বৰকৈ যি কথা কয়। বাক্যটো এনেধৰণৰ হ'ব, কথা চহকী মানুহে ভাল বেয়া একো বিচাৰ নকৰে। কাণ কটা, ইয়াৰ অৰ্থ নিলাজ বা দুষ্ট। কাণ কটা মানুহে ক'তো সন্মান নাপায়। ঘাট মাউৰা, পিতৃ মাতৃহীন হৈ আশ্ৰয়হীন হোৱা। বাক্যটো এনেধৰণৰ হ'ব, চৰকাৰে ঘাট মাউৰা ল'ৰাটোৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰা উচিত। চুক ভেকুলি, একো নজনা। আজিকালি চুক ভেকুলি হৈ থাকিলে জীৱন অসাৰ হয়। চকু চৰহা, লোকৰ ভাল দেখিব নোৱাৰা। চকু চৰহা লোকক কোনেও ভাল নাপায়। মাটিৰ মানুহ, সহজ সৰল লোক। মহাত্মা গান্ধী এগৰাকী মাটিৰ মানুহ আছিল। মনে সজা, কাল্পনিক বা কল্পনা কৰা। মনে সজা কথাত বিশ্বাস কৰিব নালাগে। জতুৱা ঠাঁচে ভাষাৰ প্ৰকৃত অৰ্থ প্ৰকাশ কৰাত সহায় কৰে। সেইকাৰণে জতুৱা ঠাঁচৰ ব্যৱহাৰ কৰিব জনাৰ প্ৰয়োজন আছে। এইবোৰৰ ব্যৱহাৰ কৰিবলৈ শিকিলে নিজৰ ভাষা বা কথা বতৰা উচ্চ মানৰ হ'ব। সেইবাবে এই ভাষা ভালকৈ শিকিবলৈ বা আয়ত্ত কৰিবলৈ জতুৱা ঠাঁচৰ ব্যৱহাৰ জনা উচিত। তোমালোকৰ সুবিধাৰ বাবে আন কেইটামান জতুৱা খণ্ডবাক্য আলোচনা কৰিবলৈ লৈছো। কপালৰ ঘাম মাটিত পেলা, ইয়াৰ অৰ্থ হল কঠোৰ পৰিশ্ৰম কৰা। বাৰিষা কালত খেতিয়কে কপালৰ ঘাম মাটিত পেলাই খেতি কৰে। আলাসৰ লাড়ু, অৰ্থ অতি মৰমৰ। শংকৰদেৱ আইতাক খেৰসুতিৰ আলাসৰ লাড়ু আছিল। গাই বাই চা, ইয়াৰ অৰ্থ হল চেষ্টা কৰি চোৱা। এবাৰত নোৱাৰা কাম গাই বাই চাব লাগে। মুখ ফালি ক, ইয়াৰ অৰ্থ খুলি কোৱা। মুখ ফালি কথা ক'লেহে সকলো কথা বুজিব পাৰি। হাতত হাৰে ভৰিত হাৰে, অৰ্থ মনে মনে বা গোপনে। চোৰটোৱে হাতত হাৰে ভৰিত হাৰে ঘৰৰ ভিতৰলৈ সোমাল। খাই পাত ফলা, ইয়াৰ অৰ্থ হল অশলাগী। খাই পাত ফলা লোকক উপকাৰ কৰি লাভ নাই। ছাত্ৰ ছাত্ৰীসকল, জতুৱা ঠাঁচ বা জতুৱা খণ্ডবাক্য অলেখ আছে। তোমালোকক এটা চমু আভাস দিবলৈহে চেষ্টা কৰা হৈছে। তোমালোকে ভালদৰে পঢ়ি বুজি ল'বা। আজিৰ পাঠ ইমানতে সামৰিছো। তোমালোকক মোৰ মৰম জনালো।
দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল

তোমালোকৰ অসমীয়া ব্যাকৰণৰ পাঠত জতুৱা ঠাঁচৰ বিষয়ে আলোচনা কৰা হ'ল। আজিৰ পাঠ তোমালোকৰ বাবে যুগুতাই দিলে অপৰ্ণা শৰ্মাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছো।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।
2: দেখি

0: তেওঁ কৈছিলে চাচা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়া 6 বজাৰ বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীৰ কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন। ঢকুৱাখনাৰ মৌঘুলী চাপৰিত তিনিদিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। লগতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে কাইলৈ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে। উল্লেখযোগ্য যে বিধায়িনী গোটৰ নেতা নিৰ্বাচনৰ বাবে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কলকাতাত উপস্থিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰে। কলকাতা ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। শপত গ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কলকাতালৈ ৰাওনা হ'ব। ৰাজ্যত বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা অনুসৰি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্য মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে পৰহি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা আৰু হাৰিয়ানা মুখ্যমন্ত্ৰী নায়াব সিং চাইনি উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰী, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱা সকলো লোককে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত কাইলৈ বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়াত 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লৰ সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মৌঘুলী চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা 3দিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন কৰা হৈছে। পুৱা ফাট পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। ফাট বিহুৰ সৈতে সংগতি ৰাখি বিশ্ববৰণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰে। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মৌঘুলী চাপৰিলৈ আদৰণি জনোৱা হয়। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা পৰহিলৈ পৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব। অনুষ্ঠানত ৰাজ্য কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক কেন্দ্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
5: বিগত বৰ্ষসমূহৰ দৰে বাপতি সাহোন ঐতিহ্যমণ্ডিত ঢকুৱাখানাৰ লোক উৎসৱ ফাট বিহু আজিৰে পৰা 3দিনীয়াকৈ অনুষ্ঠিত হৈছে আৰু 9 মে তাৰিখে আমাৰ গামোচা প্ৰতিযোগিতা, কপৌফুল ৰোপণ, গছপুটি ৰোপণ, পূৰ্ণবয়স্ক সকলো জাতি জনগোষ্ঠীৰ বিহু প্ৰদৰ্শনৰ লগতে ফাট বিহুৰ বছৰীয়া প্ৰকাশ বিহুৱান উন্মোচন কৰা হ'ব। আৰু এইবাৰ ফাট বিহুতলীত এটা বিশেষ কাৰ্যসূচী সংযোগ হৈছে ক্ষুদাকণ্ঠ ভূপেন হাজৰিকা আৰু সংগীত সূৰ্য জুবিন গাৰ্গদেৱৰ 2টিকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি অহা কালিলৈ শুভ উন্মোচন কৰা হ'ব। আৰু অহা 10 মে তাৰিখে আমাৰ বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা হ'ব। লগতে বিহুৰ যি ঐতিহ্যৰ বৈশিষ্ট উদযাপিত কৰি ৰখা মুকলি বিহু প্ৰতিযোগিতা হ'ব।
4: আজি বিশ্ব থেলাচেমিয়া দিৱস উপলক্ষে ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। এপল' এক্সেল কেয়াৰ হস্পিটেলে বিশ্ব থেলাচেমিয়া দিৱস উপলক্ষে থেলাচেমিয়া ৰোগীৰ বাবে প্ৰাৰম্ভিক পৰীক্ষা, প্ৰতিষেধক আৰু উন্নত চিকিৎসাৰ গুৰুত্ব সন্দৰ্ভত সজাগতা কাৰ্যসূচী আয়োজন কৰে। থেলাচেমিয়া ৰোগী নিৰাপদ আৰু কাৰ্যকৰী ব্যৱস্থাপনা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি হস্পিটেলখনে থেলাচেমিয়া

0: ৰোগীসকলক চিকিৎসাৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিছে। এই অভিযানৰ অংশ হিচাপে হাস্পতালখনৰ চিকিৎসক অভিজিৎ ফুকন আৰু জয়িষা দেৱে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰে। এই সংবাদমেলত থেলাচেমিয়া ৰোগৰ চিকিৎসা আৰু পৰীক্ষা সন্দৰ্ভত বিশদভাৱে ব্যাখ্যা আগবঢ়ায়। লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰভাতী তৰংগ অনুষ্ঠানত থেলাচেমিয়াৰ ৰোগ সন্দৰ্ভত সজাগতামূলক অনুষ্ঠানত অংশ লয়। ইন্দ্ৰজিৎ দাসে আঁত ধৰা এই অনুষ্ঠান আজি পুৱা 9:20 প্ৰচাৰ কৰা হয়। শৈক্ষিক দিশৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো উৎকৰ্ষ সাধনৰ লক্ষ্যতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হৈছে। ৰাজ্যৰ 18খন বিশ্ববিদ্যালয়ৰ 200গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা উদ্বোধন কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তই বৰ্তমান সময়ত শৈক্ষিক পাঠ্যক্ৰমত ক্ৰীড়াৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। আন্তঃবিশ্ববিদ্যালয় পৰ্যায়ৰ এনে প্ৰতিযোগিতাই শিক্ষাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে অধিক সক্ষম কৰি তোলাৰ লগতে সুস্থ প্ৰতিযোগিতামূলক মানসিকতা গঢ়ি তোলাত সহায় কৰে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভৰালী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক উৎপল শৰ্মা, বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব অধ্যাপক সঞ্জয় কুমাৰ সিং, ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিৰ লগতে কেইবাগৰাকীও সমল ব্যক্তি এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰী কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন। ঢকুৱাখনাৰ মৌগুলি চাপৰি তিনিদিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও, আগবঢ়াবলৈ লোৱা হৈছে কৃষকবাণী।

0: সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো কথোপকথন। এই শিতানত আমি আজি লগ পাইছো নগাঁও গোমুঠা গাঁৱৰ দুগৰাকী প্ৰগতিশীল মহিলা কৃষক। তেওঁলোক হৈছে ক্ৰমে জিতু বৰ্মন আৰু চম্পা দেৱী। আহকচোন তেওঁলোকৰ মুখেৰেই তেওঁলোকৰ কৃষিকৰ্মৰ কথা শুনো। জিতু বৰ্মন আৰু চম্পা দেৱী, আপোনালোক দুয়োগৰাকীকে আমাৰ কৃষকবাণী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। হয়, আমি জানিব পাৰিছোঁ আপোনালোকে কৃষিকৰ্মৰ লগত জড়িত হৈ আছে, গতিকে আমি আজি সেই উদ্দেশ্যে আপোনালোকেনো কেনেধৰণে খেতি কৰি আছে, কেনেধৰণে ঘৰ এখন চলাই আছে, ঘৰৰ কামখিনি কৰাৰ উপৰিও আপোনালোকে খেতিপথাৰত কাম কৰিছে, গৰু ছাগলী পুহিছে, হাঁহ পালন কৰিছে, বোৱা কটা কৰিছে, পিঠা পনা বনাইছে দুয়োগৰাকীয়ে, তেনেকৈ আপোনালোকে কেনেধৰণে আগবাঢ়ি গৈছে এই কথাখিনিকে আমি আজি পাতিম। গতিকে আপোনালোক দুয়োগৰাকীয়ে যিহেতুকে কৃষিকৰ্মৰ লগত জড়িত হৈ আছে, মই প্ৰথমে জিতু বৰ্মন বাইদেউ আপোনাক মই সুধিব বিচাৰিছোঁ, আপুনি খেতি বাতিৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে?
1: মই সৰুৰ পৰা বুলি ক'লেও ভুল নহয়, মানে ধৰ যেতিয়া মই জানিছোঁ আৰু ধৰ তেতিয়াৰ পৰাই মই মানে ধৰ খেতি বাতি মানে দেউতাহঁতৰ লগত ধৰ খেতিত কেনেকৈ কি কৰে সেইটো মানে মই দেখোঁ, দেখিবলৈ মানে ধৰ দেউতাহঁতৰ লগতে অকণমান লাগি যুজি দিওঁ। দিয়াৰ পিছতো বিয়া হোৱাটোতো ধৰ মোৰ মানুহজন ধৰ খেতিয়কেই, তেওঁলোকতো তেনেকৈ ধৰ অকণমান লাগি যুজি দিওঁ আৰু ধৰ তেওঁলোকক কঠীয়া পাবলৈ গ'ল, ধৰ মই কিবা কিবি বস্তু লৈ গ'লোঁ, তেনেকৈ ধৰ যা যোগাৰ কৰে আৰু। তাৰপিছত আৰু ধৰক কঠীয়া ডাঙৰ হ'ল তেতিয়া ধৰক
0: কিভাৱে আপোনালোকে কি কি খেতি কৰে আৰু আপুনি ধান খেতিটোৱে

0: বিশেষভাৱে কৰে
1: আমাৰ শালি
0: আৰু
1: খেতিটোৱে বেছি
0: বেছিকৈ
1: হেৰি
0: কৰে,
1: লাভ
0: আৰু
1: হয়।
0: মাহ খেতি আছে,
1: মাহ খেতি
0: আপোনাৰ
1: আছে,
0: সৰিয়হ খেতি
1: অঁ
0: আছে ন?
1: আছে আছে ধৰক।
0: প্ৰথমে মই ধান খেতিৰ কথাকে পাতিম। এতিয়া যিহেতুকে আমাৰ কঠীয়া পেলোৱাৰ
1: পাৰিব সময়
0: সময়
1: হৈছে
0: আহি
1: অঁ
0: আছে
1: অঁ
0: নহয়নে বাৰু?
1: হয়
0: এই সময়খিনিত আমাৰ কিছু কিছু কৃষকে এতিয়া হাল বোৱা কামো আৰম্ভ
1: আৰম্ভ
0: কৰিছে,
1: কৰিছে অঁ
0: হয়নে?
1: কঠীয়া কাৰণে আৰু হাল বোৱা কাম আৰম্ভ কৰিছে
0: আৰম্ভ
1: আৰু
0: কৰিছে।
1: অঁ।
0: গতিকে আপোনালোকে এবাৰ কিমান বিঘা মাটিত খেতি কৰিম বুলি ভাবিছে?
1: কিমান বিঘা মানে ধৰ 6-7 বিঘামান হৈ যাব আৰু তেনেকুৱা হ'ব।
0: এইখিনি মাটিত আপোনালোকে শালি খেতি
1: হয়
0: কৰিব।
1: শালি খেতি কৰিম
0: বৰ্তমান পথাৰ প্ৰস্তুতিৰ কাম যিহেতুকে চলি আছে,
1: হৈছে হয়
0: কেনেধৰণে কৰিছে পথাৰখন প্ৰস্তুত,
1: কেনেধৰণৰ
0: কেইচাহমান কৰিছে?
1: মাটি ধৰ কিছু এচাৰটো ঠিক নহয়, 2-3 চাহ বাব লাগিব তেতিয়াহে ধৰ কঠীয়াখিনি মানে ভাল হ'ব আৰু তাৰপিছত কঠীয়া ধৰ সাৰিব পাৰিলেহে ধৰ কঠীয়াখিনি ওখ হ'ব সেইটোৱে আৰু।
0: কি সাৰ প্ৰয়োগ কৰে?
1: কি সাৰ মানে মই বৰ্তমান এতিয়া ধৰ গোবৰ সাৰকে দি হেৰি কৰিছোঁ আৰু তাৰপিছত যদি ধৰ ওখ নোহোৱা পৰা অকণমান হেৰি সাৰ মাৰি দিলেই হৈ যাব আৰু। এতিয়া
0: ৰাসায়নিক সাৰো মাৰে,
1: ৰাসায়নিক সাৰ মাৰি আছোঁ অঁ
0: হয় হয়।
1: সেইটোৱে।
0: অঁ, এতিয়া যিখিনি ধান কৰিবলৈ মাটিখিনি প্ৰস্তুত কৰিছে, সেই মাটিখিনি আগতে প্ৰতিবাৰে ধানেই কৰি আহেনে আপোনালোকে?
1: অঁ মানে আমাৰ ধৰ দ মাটি, দ মাটি কাৰণে ধানেই মানে ধৰ বিশেষকৈ কৰা হয় আৰু মানে ওখ মাটিতহে ধৰ ৰবি শস্যটো এইটো ধৰ 3 মাহ সৰিয়হ কৰা হয়। এতিয়া বৰ্তমান তাত ধান খেতিয়ে হেৰি কৰিব লাগিব। দ আৰু মানে বামো আছে, বামত এতিয়া নলগাই ধৰ দখিনিত মানে এতিয়া পৰাই ধৰ হেৰি কৰিব আৰু লগাব আৰু।
0: বীজটো আপুনি ক'ৰ পৰা আনে?
1: বীজটো ধৰ মানে ধৰ কিনি অনা হয়, কিনি হয় আৰু ধৰ ঘৰতো ধৰ থৈ দিয়া হয় বাচি পেলাই ধৰ ধান কটাৰ সময় যেতিয়া ধৰ ধান কাটিম তেতিয়া ধৰ তাৰপৰাই ধৰ ভাল যিটো ধৰ মানে পৰিণত হয় সেইটো বস্তুটো বাচি পেলাই ৰ'দত দি পেলাই ঘৰতো থোৱা হৈ যায় সেইটোৱে
0: তেনেধৰণে কৰে। আৰু
1: তেনেধৰণে
0: আমি আপুনি বীজ সংৰক্ষণ কেনেকৈ কৰে এইখিনি কথা পাতিম। তাৰ আগতে আমি চম্পাদেৱী বাইদেউৰ ওচৰলৈ গৈছোঁ। বাইদেউ, আপুনি খেতি বাতিৰ লগত জড়িত হৈ আছে বুলি আপুনি আমাক জনাইছে, এতিয়া আপুনি কি খেতি কৰি আছে?
2: আমি এতিয়া সেই শালি খেতিয়ে কৰোঁ। শালি খেতি এতিয়া এই বাইদেউৱে কোৱাৰ দৰে প্ৰস্তুত তেনেধৰণে চলাই আছোঁ আমিও। এতিয়া হাল বাইছে, এচাহ বাইছে, তাৰপিছত কঠীয়া বতৰৰ হেৰি চাই মানে প্ৰস্তুত কৰা গৈছে যে কেতিয়া কঠীয়াটো পেলালে ভাল হ'ব, কোন সময়ত। তাৰপিছত সেই তেনেদৰে এতিয়া সেই কঠীয়া পেলাবৰ কাৰণে সেইখিনিত সাৰ যাবও মানে প্ৰস্তুত কৰা গৈছে।
0: শালি খেতিত কি ধানটো বেছিকৈ ব্যৱহাৰ কৰে?
2: শালি খেতি ৰঞ্জিত আৰু আইজং, তাৰপিছত অলপ জহাও কৰা হয়, কাৰণ জহা চাউলটো মানে কি আৰু ধৰক তাৰ মাজতে কৰোঁ কিয় লাগে মাজে সময়ে, সেইকাৰণে ধৰক ঘৰৰ বস্তুখিনি ধৰক মানে কৰিছোঁ যিহেতু ধৰক ঘৰতে প্ৰস্তুত কৰা খাওঁ বুলিয়ে ধৰক
0: গোটেইখিনি কৰে
2: কৰোঁ আৰু।
0: এতিয়া আপোনালোকে কঠীয়াটো ক'ৰ পৰা কিনে?
2: কঠীয়াটো আমি ঘৰতে সংৰক্ষণ কৰোঁ, কৰি কঠীয়াটো বাচোঁ আৰু, ধানটো বাচা যায়, বাচি পেলাই সেইখিনি এক্সট্ৰাকৈ
0: থৈ দিয়া
2: হয়।
0: কঠীয়াবিলাক মানে কেনেধৰণে আপোনালোকে ৰাখে
2: কঠীয়াবোৰ? সেইখিনি ধৰক একদম পৈণত যিখিনি ধৰক সেই কঠীয়াখিনি ধৰক এইখিনি পৈণতৰ কাৰণে এইখিনি কঠীয়া কাৰণে ধৰক এইখিনি ভাল হ'ব, তাৰ মাজতো বাচা যায়, বাচি পেলাই সেইখিনি এক্সট্ৰা কৰি প্ৰথম কঠীয়াৰ কাৰণে ৰাখি থোৱা হয়। যেতিয়া আমি শস্য যেতিয়া সময়ত চপাওঁ সেইখিনি চপাওঁতে প্ৰথম আমি কঠীয়াটো তেনেকৈ এক্সট্ৰা কৰি থৈ লওঁ। তেনেদৰে মানে ৰ'দ ভালকৈ ৰ'দ বাতন দি ঘৰতে ৰ'দত পাতত দি ঘৰতে আমি ৰাখোঁ বছৰটোৰ কাৰণে। আমাৰ তাৰ পিছৰ বছৰ যেতিয়া আমি খেতি কৰোঁ, খেতি কৰা সময় হ'ব তেতিয়া ধৰক আকৌ কঠীয়া পেলোৱা সময় হ'ব, তেতিয়া চাওঁ মাজে মাজে আমি ধৰক চাওঁ যে মানে ৰ'দত পাততো দি থাকিব লাগে, কাৰণ কিছুমান জেকা টাইপৰ হ'লে ধৰক সেইটো বেয়াও হৈ যাব পাৰে, তেনেধৰণে আমি সংৰক্ষণ কৰি ৰাখোঁ।
0: বাৰু ঠিকে আছে। আপুনি আৰু শাক পাচলিৰ খেতি কৰাৰ কথা কৈছে,
2: হয়
0: কি কি শাক পাচলি কৰে?
2: শাক পাচলি এতিয়া ধৰক লেচেৰিমা, ভাতকেৰেলা, তাৰপিছত আকৌ মৰিচা, এনে নানা ধৰণৰ
0: জিকা,
2: অঁ জিকা, তৰৈ, তাৰপিছত সেই আমাৰ মানে ঘৰতে হয় কাৰণ জেগাও আছে,
0: গতিকে সেইখিনি খেতি
2: ভাল লাগে মানে
0: শাক পাচলিখিনি যিহেতুকে আপুনি ঘৰত

0: এতিয়া কৰোঁ বুলি কৈছে,
1: হয়,
0: এইবোৰ নিজে খাবলৈ আৰু বিক্ৰী কৰিবলৈ দুয়োটাই।
1: অঁ বিক্ৰী ধৰক বেলেগ ঘৰৰ ধৰক ওচৰ চুবুৰীয়াকো আমি ধৰক মৰমে
0: দিয়ে
1: চেনেহে তেনেকৈ দিওঁ। তাৰপিছত ধৰক বিক্ৰী কৰিবলগীয়া হ'লে বিক্ৰীও কৰোঁ,
0: বেছি হৈ গ'লে,
1: বেছি হৈ গ'লে বিক্ৰী কৰোঁ তেনেকৈ। তাকো
0: এবাৰ কিমান কিমান মাটিত মানে লগাইছে জিকা খেতি?
1: জিকা খেতি ধৰক 1 বিঘা, তাৰপিছত আকৌ হেৰি এইটো কি তুৰৈ খেতি, সেই তেনেই আৰু 1 বিঘা ওচৰা ওচৰি। কাৰণ এইখিনি জেগা এইকাৰণেই লাগে, কাৰণ বগাই না লতা বগাই, সেইকাৰণে বাঁহ চাহ বান্ধি তেওঁলোকক সেয়াৰ মানে গছ গছনি ঠিক কৰি দিয়া হয়। তাৰপিছত আৰু লগতে লাও, লাও হেৰি কৰা গৈছে,
0: লাও কি লাও, জাতি ৰঙালাও,
1: জাতিলাও, ৰঙালাও, সেইখিনি সেইখিনিও হয়। ভাল লাগে মনটো, ধৰক ঘৰৰে বস্তু কাৰোবাক মৰমে চেনেহে দিয়েও ভাল লাগে। আকৌ যেতিয়া যে এইখিনি বেচিম বুলি ভাবোঁ, সেইখিনিও ধৰক
0: বেচিবই লাগিব,
1: বেচিবই লাগিব, তেতিয়া সেইখিনি মনটো ভাল লাগে আৰু, যে এইখিনি কষ্ট ফল মানে কষ্ট কৰাৰ কাৰণে এইখিনি যে
0: পাইছে
1: পাইছোঁ মানে ভাল লাগে মনটো।
0: আৰু কৈছে যে লেচেৰি মাহৰ খেতি, লেচেৰি মাহৰ খেতিত কেতিয়াবা পোক পৰুৱাই আক্ৰমণ কৰেনে?
1: অঁ পোক পৰুৱাই আক্ৰমণ কৰে।
0: তেতিয়া কি কৰে?
1: তেতিয়া সেই চূণ পানীটো আমি ঢালোঁ।
0: কেনেধৰণে কৰিব লাগে সেইটো?
1: সেইটো মানে 2টা বিধৰ আছে। আমি ধৰক 12 মাহৰ যিটো সেইটো নকৰোঁ, সেইটো মানে আমি যিটো 6 মাহৰ সেইটো সেইটোহে আমি লেচেৰি কৰোঁ। সেইটো মানে এডাল এডাল মানে হেৰি বাঁহ দি দি সেইটো কৰা হয়। সেই বাঁহডালতে বগাই, বাঁহডালতে বগাই যে পোক লাগে, পোক পোক যেতিয়া লাগে তেতিয়া চূণপানী আমি গুলোঁ।
0: হয়
1: মানে চূণপানী এইকাৰণেই গুলোঁ, তাত ধৰক বজাৰৰ পৰা পোৱা ধৰক ৰাসায়নিক সাৰ পোৱা যায়, কিন্তু আমি সেইটো নকৰোঁ। মানে চূণপানীটো দি দিলে মানে পোকটো মৰি যায়।
0: এতিয়া মই জিতু বৰ্মন বাইদেউ ওচৰলৈ আহিম। আপুনি ক'লে যে মুৰ্গী পোহাৰ কথা কৈছিলে আৰু গৰু ছাগলীও আপোনাৰ আছে, মুৰ্গী কিমান আছে?
2: মুৰ্গী এতিয়া ধৰক 20জনীমান আছে।
0: 20জনী, 20জনী মুৰ্গীক চোৱা চিতা কৰিবলৈতো
2: চোৱা চিতা মানে মুৰ্গী ধৰক আমাৰ ধৰক এইটো লোকেলটো যদি ব্ৰইলাৰ নহয় মানে এইটো ধৰক লোকেলটো, এইটো ধৰক ৰাতিপুৱা এৰি দিলে আৰু দিনটো নিজে চৰি কৰি থাকে খালে, আৰু সন্ধিয়া হেৰি কৰি থৈ দিলে সেইটোত ইমান কষ্ট নাই মানে।
0: খোৱা বোৱা কি দিয়ে?
2: খোৱা বোৱা সেইটো মুৰ্গীজনী মানে ধৰক ভাত থাকিলে তেনেকুৱা ধৰণৰ কিবা কিবি বস্তু থকা, তুঁহগুৰি থাকিলে কেতিয়াবা ধৰক দানাতে দি দিলোঁ, তেনেকুৱা ধৰণৰ
0: বৰ বিশেষ একো যতন কৰিব নালাগে।
2: মানে ধৰ ব্ৰইলাৰটো হ'লে অলপ কষ্ট কৰিব লাগে, ধৰ দানা দিব লাগে, পানী দিব লাগে, সেইটো আমি পোহা নাই মানে, এইটো ধৰ লোকেলটো মানে আমাৰ সেইটোৱে।
0: তাৰ পৰাটো কণী পায়, উৎপাদন হয়,
2: কণী পায়, কণী বেচোঁ, ধৰ ঘৰতো চলে, খাবলৈ হয় নিজকে, সেইটোৱে। ঘৰত
0: বিক্ৰী কৰিবলৈ ক'লৈ যাব লাগে?
2: বিক্ৰী কৰিবলৈ ক'লৈকো যাব নালাগে, মানুহ ঘৰতে আহি লৈ যায়। আহি ধৰক লোকেল কণী পালেতো মানুহে বিচাৰি, সেইটো ঘৰতে লৈ যায়।
0: কেনেকৈ বেচে শালি?
2: মানে শালি 60 টকাকৈ বেচোঁ, 60 টকাকৈ বেচোঁ।
0: গতিকে আপোনাৰ এটা হাত খৰচ ওলাই থাকে?
2: হাত খৰচ ওলাই থাকে মানে, হাত খৰচ ওলাই থাকে।
0: কেতিয়াবা কিবা বেমাৰ আজাৰ হয় নেকি?
2: বেমাৰ আজাৰ হয় তেতিয়া ধৰ ওচৰত ধৰ আমাৰ আছে পশুপালক হেৰি আছে, তাত গ'লে ধৰ ঔষধ পানী লৈ আহোঁ, ঔষধ আনো, আনি পেলাই ধৰ ঔষধ কিহৰ লগত দিব লাগে কৈ দিয়ে ডক্টৰে, তেনেকৈ মানে ধৰ
0: মিলাই পেলাই দিয়ে আৰু,
2: সেইখিনি দি দিওঁ আৰু।
0: বেচিবলগীয়া হ'লে আপুনি ক'ত বেচে?
2: বেচিবলগীয়া হ'লে মানে এতিয়া আৰু আমাৰ ধৰ আমাৰ নগাঁৱত ধৰ ডিমুগুৰিত তেনেকুৱা ধৰ মানে মিলাই লওঁ মানে, বেপাৰী থাকে ন মাংস বেচোৱা, তাত তেনেকুৱাতে ধৰ এটা হেৰি ৰেট পানী পেলাই লৈ পেলাই দি দিওঁ সেইটোৱে।
0: তাৰপিছত আপুনি আৰু তিলমাহ এইবোৰ খেতিও কৰে?
2: এই খেতি মানে সেইটো বেছি কৰা নাযায় মানে, ধৰ মাটি কম সেইটো কাৰণে সেইটো বেছি কৰিব নোৱাৰে মানে, ধৰ ঘৰত খাবলৈও হয় মানে, বেছি মানে আধা বিঘা 1 বিঘা এনেকুৱা মানেহে কৰা যায় সেইটো,
0: খুব কমকৈ কৰে,
2: খুব কমকৈ কৰা যায় মানে। আৰু সেইটো ধৰ বতৰৰ সুবিধা লৈ মানে, বতৰটো ভাল হ'লে মানে ধৰ ভাল হয় আৰু খেতিটো মানে, আগতীয়াকৈ বতৰটো যেতিয়া ভাল হ'ব তাৰপিছত মানে অকণমান ওখ হোৱাৰ পিছত ধৰ বৰষুণ যাক হ'লে মানে অকণ ভাল হয় মানে, ওখ পাখ হৈ আহি তেতিয়া ভাল হয় আৰু মানে। তিল খেতিটো মানে বিশেষকৈ আমাৰ ঘৰত খাবলগীয়া হয়, তাৰ বেছি বেছি যদি হয় তেতিয়া ধৰক বেচা কিনা হৈ যায় আৰু মানে সেই।
0: আৰু আপুনি ক'লে যে আপুনি গামোচা বয়,
2: হয়
0: কওকচোন আপোনাৰ বোৱা কটাৰ বিষয়ে।
2: বোৱা কটাৰ বিষয়ে মানে ধৰক মই গামোচা বওঁ, যেনে ধৰক মেখেলা চাদৰ তেনেকুৱা ধৰণৰ গামোচা মানে, কোনোবাই যদি ধৰক কিনিবলৈ আহে তেতিয়া মই বেচি দিওঁ, এখন গামোচাত মই 6-7খনলৈকে বেচিছোঁ মানে। ধৰ দৰা বৰণৰ কিছুমান গামোচা ব'বলৈ কয় মানে,

0: কৈ দিয়া মানুহে দে এনেকুৱা এনেকুৱা গামোচা লাগিব, তেতিয়া ধৰ মই অৰ্ডাৰ হেৰিটো লৈ পেলাই মানে গামোচাকেইখন লগাই দিওঁ। সূতাৰ দাম এতিয়া ধৰ বহুত বাঢ়িছে, আগত ধৰ 50 টকা 25 টকা এনেকুৱা ধৰণে মই যেতিয়া বাৰু ধৰ কাপোৰ কালত হেৰি কৰিছিলোঁ তেতিয়া সূতাৰ দামটো বহুত কম আছিল, এতিয়া বহুত দাম হৈ গ'ল, 70-80 টকা মানে মুঠা এনেকুৱা মুঠা ধৰ হয়, আৰু আজিকালি ধৰ কেজি ছিষ্টেম হৈ গ'ল সেইটো মানে খেতিটো।
1: গামোচাখিনি লগাবলৈ হ'লে আপোনাৰ কি শাল ব্যৱহাৰ কৰে?
0: মই
1: মাটিশালতে ব্যৱহাৰ কৰে,
0: মাটিশালতে
1: হয়
0: গামোচা
1: এইবিলাক বেচিব ক'ত বেচে ক'ত?
0: অঁ বেচা মানে ধৰ দোকান মানে ঠিক কৰি লোৱা যায় তেনেকুৱা ধৰণৰকৈ বোৱা যায়, আৰু ধৰ বিশেষকৈ ফুল বচা গামোচা ঘৰৰ পৰাই বেছিভাগ মানে
1: গুচি যায়, বিহুৱে চিহুৱে ন,
0: বিহুৱে চিহুৱে লৈ যায়, আৰু ইফালে ধৰ বিয়া বাৰু হ'লে ধৰ তেতিয়া ধৰ নি যিগৰাকীয়ে ব'বলৈ দিয়ে সিহঁতকে দি দিয়া যায় তেনেকুৱা ধৰণে। মানে মই বেলেগৰ কাপোৰো হেৰি কৰি দিওঁ, বৈ দিওঁ ধৰ আপুনি ধৰ ব'বলৈ ক'লে ধৰ তেনেকুৱা ধৰণকৈ মই বওঁ, কেইখন ব'বলৈ দিয়ে কি কৰায় তেনেকৈ বৈ পেলাই মানে মই দি দিওঁ আৰু, তাৰ তাৰ বিনিময়ত মোক পইচা পাতি দিয়া মজুৰিটো দি দিয়ে আৰু।
1: আপুনি চাদৰ মেখেলা লগাই নে?
0: অঁ লগাওঁ লগাওঁ, ছেট লগাওঁ, ছেট লগাওঁ বা হেৰি এনেকৈ এক্সট্ৰা চাদৰ এক্সট্ৰা মেখেলা তেনেকৈও লগাওঁ, সেয়াতো ফুল বাচি বাচি ছেট লগা যায় মানে বুটা এনেকুৱা ধৰণৰ বাচি বাচি লোৱা যায় আৰু।
1: গতিকে আপোনাৰ মানে সেইবোৰ কাম হাতলৈ আহি থাকে?
0: আহি থাকে,
1: হয়, আপুনি কৰি দি থাকে, তাৰ বিনিময়ত আপুনি পইচাও পায়,
0: ঘৰখন তেনেকৈ চলি আছে আৰু।
1: হয় হয়, এবাৰ চম্পাদেৱী তেখেতৰ ওচৰলৈ আহিছোঁ যে হাঁহ পালন কৰে আপুনি,
2: হয়,
1: কিমানমান হাঁহ আছে?
2: 25-30টামান আছে।
1: এইখিনি হাঁহ চোৱা চিতা কৰিব লাগে, সিহঁতক কেনেকুৱা কেনেকুৱা খাদ্য দিয়ে?
2: তেনেকুৱা তাহাঁতক তাহাঁতে ধানটো খায়, ধান আৰু ভাতো দিয়া হয়, কিন্তু বেছিকৈ ধানটোৱে দিওঁ, ভাতটো দিলেও দিছোঁ নিদিলেও নাই, কিন্তু ধানটোকে দিওঁ। তাৰপিছত আকৌ বেলেগত চৰিবলৈ
1: যায়, পুখুৰী আছে আপোনাৰ?
2: পুখুৰী আছে।
1: হাঁহৰ কেতিয়াবা বেমাৰ আজাৰ দেখিছে নেকি?
2: তেনেকৈ দেখা নাই।
1: আৰু আপুনি ক'লে পিঠা পনা কৰে আপুনি,
2: হয়,
1: পিঠা পনা কৰি ক'ত বিক্ৰী কৰে?
2: নাই সেইটো মই বেলেগত ক'তো নাযাওঁ, মানে ঘৰত আহি পেলাই কৈ দিয়েহি যে মোক ইমানখিনি লাগিব বা ইমানখিনি হেৰি কৰিব, সেইমতে ধৰক মই বনাই দিওঁ।
1: কি কি পিঠা বনায়?
2: তিল পিঠা, তাৰপিছত বৰপিঠা আৰু পকা মিঠৈ লাও, তাৰপিছত লগতে আকৌ কাটা নিমকি খুৰমা।
1: এতিয়া আপুনি কাটা নিমকি আৰু খুৰমাও বনাওঁ বুলি কৈছে, সেইবোৰ পেকেট ছিষ্টেমত দি দিয়ে কাৰোবাক লাগিলে
2: সৰহকৈ বনাই দিওঁ। এনেই ধৰক ঘৰত সৰুকৈ দোকান এখন আছে, তাত মানে ধৰক সেই সৰু সৰু পেকেট ছিষ্টেমত থৈ দিওঁ।
1: হয়, এতিয়া আপোনালোকৰ তিলপিঠা যিহেতুকে বনায় পেকেটত কেইটাকৈ থাকে?
2: পেকেটত 10 টকা 10টাকৈ থাকে।
1: লয় কিমান
2: লয়? মই আচলতে হেৰি এইটোকে মানে বেলেগতকৈ মই অকণমান কমাই লওঁ, মানে বেলেগত এটা পিঠাৰ দাম 5 টকা, মই ধৰক কিছুমান হেৰি চাই পেলাই 3 টকাকৈও চাওঁ, 4 টকাকৈও চাওঁ।
1: অৰ্ডাৰ আহি থাকে?
2: অৰ্ডাৰ মাজে মাজে আহি থাকে, তিল পিঠাটো তেনেকৈ নাহে, কিন্তু কাটা নিমকি খুৰমা সেইটো বস্তু বেছিকৈ আহি থাকে,
1: বেছিকৈ আহি থাকে। এই ক্ষেত্ৰত আপুনি সহায়কাৰী কাৰোবাক লয়নে নে নিজে অকলে কৰে?
2: নাই নাই, বৰ্তমান মই নিজে কৰিছোঁ।
1: গতিকে আপুনি এনেকৈ কামবিলাক চলাই আছে ন?
2: হয়।
1: আৰু লাড়ু বনোৱা কথা ক'লে পকা মিঠৈ লাড়ু, মিঠৈ লাড়ু পদ্ধতিটো অকণমান আমাৰ কৃষক বন্ধুসকলক কৈ দিয়কচোন।
2: মিঠৈ লাড়ু পদ্ধতিটো মানে মিঠৈটো পগাই লওঁ, সেইটো ধৰক লাড়ু বনোৱা যিটো লিকটীয়া মিঠৈ সেইটো ল'ব লাগে, তাৰপিছত কিছুমানে ধৰক কৈ দিয়ে ধৰক যে ইয়াত মানে বাদাম দিব বা কিছুমানে কয় যে জালুকৰ হেৰি দিব গুড়ামুড়ি দিব, তেনেধৰণে কৰি পেলাই ধৰক সেইখিনি সেই মিঠৈখিনিতে মই মানে তাতে দি দিওঁ পেলাই ধৰক সেই মিঠৈখিনি পগাই পেলাই তাৰপিছত পিঠাগুড়িখিনিতো ভাজি লওঁ, ভাজি পেলাই এক্সট্ৰা কৰি লওঁ, দি পেলাই সেই এক্সট্ৰা কৰি পেলাই তাৰপিছত মিঠৈটো দি পেলাই ধৰক পগাই পেলাই লাড়ু বনাই
1: হয়। গতিকে মিঠৈ লাড়ুৰ পদ্ধতিটো আমাৰ কৃষক বন্ধুসকলে শুনি নিশ্চয় ভাল পালে।
2: হয়,
1: আগলৈ আপোনাৰ কেনেকুৱা পৰিকল্পনা আছে, কি কৰিম বুলি ভাবিছে?

ইমান পৰে দীপৰাণী হাজৰিকাই পৰিৱেশন কৰা লোককীৰ্তি শুনিলে। প্ৰিয় কৃষক বন্ধু, কৃষি ব্যৱস্থাটোত বজাৰ এখন হৈছে হৃদপিণ্ডস্বৰূপ। কৃষকসকলে যিমানেই উৎপাদন নকৰক কিয়, যদি সঠিক সময়ত সঠিক দামত বেচিব নোৱাৰে

0: তেতিয়াহ'লে লাভৰ পৰা বঞ্চিত হোৱাটো খাটাং। এই ক্ষেত্ৰত আমাৰ থলুৱা বজাৰবোৰে কৃষকৰ এনে কামবোৰ সুচল কৰি তোলে। সেয়েহে বজাৰ ব্যৱস্থাটোৰ লগত আমাৰ সকলো কৃষকেই পোনপটীয়াভাৱে সম্পৃক্ত হোৱাটো প্ৰয়োজনীয়। এনে কৰিবলৈ হ'লে বজাৰত পোৱা দৈনন্দিন দামৰ বহাটোতাৰ বিষয়ে কৃষকসকল অৱগত হোৱাটো বাঞ্ছনীয়। প্ৰিয় কৃষক বন্ধু, আহকচোন এইখিনিতে আমাৰ প্ৰতিনিধিয়ে যুগুতোৱা সাপ্তাহিক বেবেজীয়া বজাৰৰ কথা বতৰা শুনো।
1: দাদা, আপোনাৰ নামটো?
2: মোৰ নাম প্ৰেমানন্দ দাস, বালিগাঁও।
1: ঘৰ বালিগাঁৱত। এই বেবেজীয়াৰ সাপ্তাহিক বজাৰত আপুনি একে ফুটপাথতে বহি লৈছে, বিক্ৰী কৰিছে, নহয় জানো? আমাক টকা কেইটামান পালেই হ'ল আৰু। হয়,
2: যেনেধৰণে চলি
1: কওকচোন, কি কি আনিছে আজি আপোনাৰ মুখৰ পৰাই শুনো?
2: এয়া আপোনাৰ বেহুৱা খাৰ, এইটো আপোনাৰ আমকলি, টেঙা, নেমু, এইটো ভেবেলী লতা, মানিমুনি আৰু সৰুৱা বিলাহী।
1: হয়, এতিয়া কিমান বিক্ৰী কৰিলে আপুনি?
2: এতিয়া 500 মান বিক্ৰী কৰিছোঁ।
1: 500 মান টকাৰ বিক্ৰী কৰিলে আৰু এয়া বিক্ৰী শেষ হৈ যাবনে আজি বাৰু?
2: শেষ হৈ যাব, শেষ হৈ যাব, একো নাই।
1: হয়, আৰু
2: মই সপ্তাহত গোটেই বজাৰকেইখনে যাওঁ, সোমবাৰে যাওঁ, মঙলবাৰে যাওঁ, শনিবাৰে যাওঁ, বৃহস্পতিবাৰে যাওঁ।
1: হয়, ইয়াত মাচুল কিমান দিব লাগে?
2: মাচুল আপোনাৰ ইয়াত 20 টকা দিব লাগে।
1: 20 টকা দিব লাগে। হয় হয়, তেনেকৈ আপুনি চলি আছে। ঘৰত কোন কোন আছে?
2: মোৰ ছোৱালী এজনী আছে, মাইকী মানুহ মই।
1: ছোৱালী কি কি কৰি আছে?
2: ছোৱালী এইবাৰ মেট্ৰিক দিব।
1: মেট্ৰিক দিব, গতিকে তাইক কোন স্কুলত দিছে?
2: দক্ষিণপাত হাইস্কুলত।
1: অঁ, গতিকে চৰকাৰী বিদ্যালয়তে দিছে। আৰু তাইক এটা ভালকৈ পঢ়া শুনাত গুৰুত্ব দিব লাগিব নহয়, অকণ তদাৰক কৰে নে নকৰে?
2: তদাৰক কৰিয়ে আছোঁ, যেনেধৰণে মেট্ৰিকটো ভালকৈ পাছ কৰক বুলি
1: তাই নিয়মীয়াকৈ পঢ়া শুনা কৰে,
2: কৰে, টিউচনো দিয়ে আছে।
1: তাই যাতে ভালকৈ পঢ়ে, আপুনি অকণ বজাৰৰ পৰা গৈ যাতে তাইক অকণ পঢ় বুলি ক'ব পাৰে, তদাৰক কৰিব পাৰে, বা বিদ্যালয়তনো কি পঢ়ালে তাক যদি অকণ গুৰুত্ব দিয়ে। হয় হয়, সেইটো বৰ ডাঙৰ কথা। আৰু সকলো বিনামূলীয়াকৈ পায় স্কুলৰ পৰা?
2: সকলো বিনামূলীয়া পায়।
1: আপোনাৰ লগত আমি কথা পাতিলোঁ, আপোনাৰ ছোৱালীয়ে ভালকৈ পঢ়া শুনা কৰক, আপুনিও সহায় কৰক, তদাৰক কৰক, গুৰুত্ব দিয়ক। ধন্যবাদ।
2: হয় হয়, ঠিক আছে, ধন্যবাদ।
1: আপোনাৰ নামটো?
3: শ্ৰী মহেন্দ্ৰ নাথ।
1: মহেন্দ্ৰ নাথৰ ঘৰ ক'ত?
3: দীঘলদৰি।
1: দীঘলদৰি গাঁৱত। আৰু আপুনি এই মঙলবাৰে বজাৰলৈ সদায় আনেনে এই সামগ্ৰীখিনি?
3: সাপ্তাহিক বজাৰ দুদিন বহে নহয়, মই দুদিনে আহোঁ।
1: হয় হয়, আৰু কি কি আনে সাধাৰণতে? আমি দেখিছোঁ বাৰু,
3: ডলা, চালনী, পল, খৰাহী, পাচি, কঠ, এনেকৈ
1: বিচনীও আনিছে।
3: বিচনীও আনিছোঁ।
1: এতিয়া এইখিনি ক'ৰ পৰা সংগ্ৰহ কৰে আপুনি?
3: এইখিনি আমাৰ এই অঞ্চলতে বনোৱাই, তেওঁলোকৰ ঘৰ সংগ্ৰহ কৰি আনি বেচোঁ আৰু।
1: এই যে আপুনি আনি বিক্ৰী কৰিছে, এই কিমানজনৰ পৰা আপুনি এইখিনি সংগ্ৰহ কৰে?
3: এনে আপোনাৰ মোৰ হাতত আছে তেনেকুৱা মানুহ আপোনাৰ 30 জনমানেই আছে।
1: 30 জনমানেই আছে। আৰু গতিকে তেওঁলোকে ঘৰত বহি থকা সময়ত এইখিনি
3: বনাই বনাই থাকে, আমাৰ খবৰ খাতি দিয়ে, গৈ আনো আৰু।
1: হয়,
3: ইয়াত আনি ৰাইজ।
1: মই যদি কওঁ, ধৰক এটা অনুমান, আপুনি কিমান টকামান আপোনাৰ লাভ হয় ধৰক অনাৰ পিছত?
3: অনাৰ পিছত ধৰক মই যদি আপোনাৰ 4000 টকা মাল আনো, মোৰ ধৰক তলেও মানে ধৰক মোৰ 500-600-700 থাকিব লাগিব।
1: আৰু বিক্ৰীও হ'ব লাগিব, গ্ৰাহকো পাব লাগিব। আৰু আপুনি বিক্ৰী কৰাৰ কাৰণে তেখেতসকলে ঘৰতে বহি
3: বস্তু পাই আছে যোগান। হয় হয়,
1: পল কেনেকৈ বেচিছে?
3: পল আপোনাৰ এতিয়া আপোনাৰ মই দিব পাৰোঁ আপোনাক 500 মই দিব পাৰোঁ।
1: হয়, আৰু ডলা চালনী দামকেইটা কৈ দিব?
3: ডলা চালনী আপোনাৰ ডলা মই এতিয়া ধৰক আপোনাক 180 তলত দিব পাৰোঁ, আৰু তাৰ ওপৰতো দিব পাৰোঁ 200-180লৈকেও দিব পাৰোঁ,
1: য'ত যেতিয়া যিটো সুবিধা।
3: হয় হয় হয় হয় হয় হয়।
1: এই যে বজাৰ এখনলৈ আপুনি আনিলে, দেখিলোঁ আপোনাৰ মূৰৰ ওপৰতো টিউপাল নাই, ৰাস্তা কাষতে বেচিছে, ইয়াত এটা চাগে নিশ্চয় মূল্যও দিব লাগে। কিমান দিয়ে মাচুল?
3: মাচুলটো আপোনাৰ এতিয়া 20 টকাকৈ লৈ আছে।
1: 20 টকাকৈ দিছে। আৰু আৰু দিনটোত আপুনি ওলাই আহে, খোৱা বোৱা কি কৰিলে?
3: খোৱা বোৱা ঘৰৰ পৰা টিফিন লৈ আহে।
1: টিফিন লৈ আহে। আৰু কিমান সময়ত ঘৰ পাইগৈ?
3: মই ঘৰ আপোনাৰ 6:30-7 মই ঘৰ পাওঁগৈ।
1: বাৰু ভাল লাগিলে আপোনাৰ লগত আমি কথা পাতিলোঁ, আপুনি এটা ভাল আদৰ্শ দেখুৱাইছে। এই অকণ আমি কষ্ট কৰিব লাগিব,
3: কৰিব লাগিব, কষ্ট কৰিব লাগিব, এক নম্বৰ।
1: হয়, আৰু ওলাই আহিলে মনো ভাল লাগে,
3: ভাল লাগে, বিভিন্ন ছাইডত আপোনাৰ বহুত ভাল। আৰু মই ৰাতিপুৱা মৰ্ণিং ৱাকো কৰোঁ 1 ঘণ্টা।
1: হয় হয়,
3: ৰেগুলাৰ।
1: গৰু ছাগলী
3: মোৰ একো নাই সেইবিলাকত।
1: এইটো ব্যৱসায় কৰে কি কি বজাৰ যায় আপুনি?
3: মই আপোনাৰ ৰহা বজাৰ যাওঁ, দুটা বজাৰ হয় তাত, দেওবাৰ বুধ ইয়াত দুটা বজাৰ, মংগল শুক্ৰ ফুলগুৰিত এদিন বহোঁ আৰু দুদিন মই মাল কালেকশ্যন কৰোঁ।
1: হয়, কিহত আপুনি আনা নি?
3: এখন আছে
1: ইয়াতে বান্ধি কুন্ধি স্কুটিখনতে
3: একে কৰি আছোঁ দিয়ক, আপোনালোকৰ আশীৰ্বাদ।
1: খুব ভাল লাগিলে, ধন্যবাদ।
0: ইমান পৰে সাপ্তাহিক বেবেজীয়া বজাৰৰ কথা বতৰা শুনিলে যুগুতালে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে। প্ৰিয় কৃষক বন্ধু, আজিলৈ সময়ো হৈ আহিল, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ইনুমণি মহন্তই আজিৰ কৃষকবাণী ইমানতে সামৰিছোঁ। নমস্কাৰ।

প্ৰিয় শ্ৰোতা, এইখিনিতে শুনক আমাৰ কেন্দ্ৰযোগে আজি সন্ধিয়া প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। আজি সন্ধিয়া 6:45 শুনিবলৈ পাব আঞ্চলিক বাতৰি। 7:05 কৃতিকমল ভূঞাৰ গীতৰ কথাৰে এটি বৃন্দগীত আগবঢ়োৱা হ'ব। 7:10 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 ত্ৰিবেণী শইকীয়াৰ কণ্ঠত দুটি আধুনিক গীত আগবঢ়োৱা হ'ব।

চাৰে সাত বজাত আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী। আঠ বজাত অসমীয়া বাতৰিৰ মুখ্যাংশ আকাশবাণীয়ে গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:02 আগবঢ়োৱা হ'ব অসমীয়া গীত। 8:22 ৰাগভিত্তিক হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব।

8:45 সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 নিজৰা অনুষ্ঠানত শুনিবলৈ পাব বিদ্যুৎ বিকাশ সেনাপতি আৰু সংগীসকলৰ কণ্ঠত তিৱা গীত। 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী নগাঁও খন্তেক পাছতে আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰী কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ উপস্থিতিত পৰহিলৈ অসম বিজেপিৰ বিধায়িনী দলৰ নেতা বাছনি ঢকুৱাখানাৰ মৌঘুলী চাপৰিত তিনিদিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন আইতাৰ ৰেংকিং টেনিছ প্ৰতিযোগিতাত অসমৰ কৃষ্টিশালয় ডি মুকুট অৰ্জন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লীত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। লগতে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে কাইলৈ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে। উল্লেখযোগ্য যে বিধায়িনী গোটৰ নেতা নিৰ্বাচনৰ বাবে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কলকাতাত উপস্থিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপত গ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কলকাতালৈ ৰাওনা হ'ব। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা অনুসৰি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্য মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে পৰহি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সাইনি উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া আজি দুধনৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত ৰাভা হাছং যৌথ মঞ্চৰ সৈতে এখন বৈঠকত মিলিত হয়। সভাত হস্ত্ৰ অনুসূচীৰ লগতে স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক সমভাৱে আগবঢ়াই নিয়াত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহক লৈ বিতংভাৱে আলোচনা কৰা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীক শক্তিশালীভাৱে আগবঢ়াই নিয়াৰ দায়বদ্ধতাৰে কাম কৰি আছে।
1: আজি আমাৰ এন ডি এৰ আন এটা মিত্ৰ দল বি পি এফ দলৰ প্ৰধান আগ্ৰাম মহিলা ডাঙৰীয়া, আমাৰ মন্ত্ৰী জয়ন্তমল্ল ডাঙৰীয়া প্ৰমুখ্যে আমাৰ তিনিওটা দলৰ প্ৰমুখ নেতাসকল আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ জি এম এ এম সকলোৰে লগত আমি এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হ'লোঁ, যিহেতু এই অঞ্চলতো ৰাইজে এন ডি এৰ প্ৰতি ব্যাপক জনাদেশ দিলে। তাৰপিছত আমি একেলগে মিলি অহা 5 বছৰ কেনেদৰে আমি ৰাভা হাছং অঞ্চলক আমি উন্নয়নৰ শিখৰলৈ লৈ যাব পাৰোঁ, এই অঞ্চলৰ সমস্যাবিলাকৰ এটা সমাধান আলোচনাৰ মাধ্যমত আমি উলিয়াব পাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিব আকৌ মুখ্যমন্ত্ৰী হিচাপে 12 মে তাৰিখে।
0: সভাত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰী, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, বিজেপিৰ নেতা তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাকে ধৰি ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদি ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং জিলাৰ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱাসকলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত কাইলৈ বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মৌঘুলি চাপৰি মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা 3দিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন কৰা হৈছে। পুৱা ফাট পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। ফাট বিহুৰ সৈতে সংগতি ৰাখি বিশ্ববৰণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰে। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মৌঘুলি চাপৰিলৈ আদৰণি জনোৱা হয়। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচাৰ প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব। অনুষ্ঠানৰ ৰাজ্য কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
2: আজি পুৱা 9 বজাত পতাকা উত্তোলনেৰে ফাট বিহু 2026 বৰ্ষৰ 3দিনীয়া বৰ্ণিল কাৰ্যসূচীৰ পাতনি মেলে ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি হেমন্ত গগৈয়ে। পুৱা 11:30 বজাত মঞ্চ মুকলি কৰে প্ৰবীণ সাংবাদিক কুশল গগৈয়ে। দুপৰীয়াৰ পৰা অনুষ্ঠিত হোৱা মহিলাসকলৰ টকা বিহু প্ৰতিযোগিতা উদ্বোধন কৰে তেজপুৰৰ জ্যেষ্ঠ কৃতি বিহুৱতী অৰূপা বৰুৱাই। বিয়লিলৈ চেমনীয়া হুঁচৰি প্ৰতিযোগিতাখনি উদ্বোধন কৰে জ্যেষ্ঠ কৃতি বিহুৱা জিতেন দত্তই।

0: ৰাষ্ট্ৰদিনা অৰ্থাৎ কাইলৈ 9 মে'ৰ কাৰ্যসূচী অনুসৰি পুৱা কপৌফুল আৰু গছপুলি ৰোপণ, ইয়াৰ পিছতে অনুষ্ঠিত হ'ব গামোচা প্ৰতিযোগিতা। গামোচা প্ৰতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদৰ্শ শিপিনী মৌচুমী শইকীয়া মহন্ত। তাৰপিছতে দিনৰ 11:30 বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব।
1: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অসমতো হিউমেন পপিলমা ভাইৰাছ HPV প্ৰতিষেধক প্ৰদান অভিযান চলি আছে। ইয়াৰ অধীনত 14-16 বছৰ বয়সৰ কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই ভাইৰাছ মহিলাৰ জৰায়ু মুখৰ কেন্সাৰৰ অন্যতম প্ৰধান কাৰণ। সঠিক বয়সত এই প্ৰতিষেধক ল'লে HPVৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় হয় আৰু জৰাই মুখৰ কেন্সাৰৰ সম্ভাৱনা কমে। গোৱালপাৰা জিলাত মুঠ 10,082গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ টিমুঙে এখন সংবাদমেলত প্ৰতিষেধক প্ৰদান অভিযানত সকলোৰে সহায় সহযোগিতা কামনা কৰি এইদৰে কয়।
2: হিউমেন পেপিলোভাইৰাছৰ যি কথা আমি শুনি আছো, গোটেই অসমত বা ভাৰতবৰ্ষত সকলোতেই মানে এই ভেকচিনেশ্যনৰ মানে ব্যৱধান কৰা হৈছে। পেপিলো ভাইৰাছটো আমি যদি ৰক্ষা যদি আমি হেৰি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ আই মাতৃসকল তেওঁলোকে সুৰক্ষিত হৈ থাকিব। আপোনালোকে জানে যে পেপিলো ভাইৰাছটোৱে পাছলৈ মহিলাক চাৰ্ভাইকেল কেঞ্চাৰলৈ বেমাৰটোৰ বেছি হেৰি কৰি দিয়ে। গোৱালপাৰা জিলাতে অকল 10,000তকৈ অধিক টাৰ্গেট আছে এই ভেকচিনেশ্যনৰ কাৰণে। মই আমাৰ গোৱালপাৰা জিলাৰ ৰাইজক বা গোৱালপাৰা জিলাৰ আই মাতৃসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ যিসকলে উঠি অহা প্ৰজন্মৰ যি কন্যা আছে বা ছোৱালী আছে, তেখেতসকলে যাতে যেন এই ভেকচিনটো লয় আৰু ভৱিষ্যত এটা ধুনীয়া সুস্থ জীৱন বা সুস্থ পৰিয়ালৰ জীৱন যাপন কৰে, তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ।
1: পশ্চিম কাৰ্বি আংলং জিলাতো জৰায়ুৰ কৰ্কট ৰোগ নিৰ্মূলকৰণৰ লক্ষ্যৰে যোৱা 16 ফেব্ৰুৱাৰীৰ পৰা জিলাখনৰ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ বাহিৰত থকা 14-16 বছৰ বয়সৰ কিশোৰীসকলক HPVৰ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। বৰ্তমান জিলাখনৰ বৈঠালাংচু, উম্পানাই, জিৰিকেন্দিং আৰু ডংকামুকাম খণ্ড প্ৰাথমিক চিকিৎসালয়ত প্ৰায় 200গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই অভিযান অধিক ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰা হয়। জিলা টীকাকৰণ বিষয়া ডাঃ ক্লিপ্টৰ জোন্স ফাংশুৱে সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণক সজাগ হবলৈ আহ্বান জনাই কয় যে মহিলাসকলক ভৱিষ্যতে চাৰ্ভাইকেল কেঞ্চাৰৰ দৰে মাৰাত্মক ব্যাধিৰ পৰা সুৰক্ষিত ৰাখিবলৈ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষা বিভাগে এই অভিযানৰ পূৰ্ণ সহযোগিতা আগবঢ়াইছে। চৰকাৰৰ এই পদক্ষেপে জিলাখনৰ মহিলাসকলৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাষ্ট্ৰীয় ৰাজধানী মাৰাথনৰ আয়োজন কৰা হয়। আকাশবাণী ভৱনৰ পৰা আৰম্ভ হোৱা মাৰাথনত কৃষি ভৱন, ৰেল ভৱন আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱনক সামৰি প্ৰায় 3.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা হয়। এই মাৰাথনত আকাশবাণী, দূৰদৰ্শন আৰু প্ৰচাৰ ভাৰতীসমূহ বিষয়বৰ্গ তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু আকাশবাণীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈনে মাৰাথনত অংশ লয়। দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীও ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটী চৌহদৰ পৰা আৰম্ভ হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বৰুৱাই এই ৱাকাথনৰ শুভাৰম্ভ কৰে। আকাশবাণী গুৱাহাটী ডিব্ৰুগড় কেন্দ্ৰই আজি নিৰ্মালীগাঁৱৰ হাইস্কুলৰ পৰা সম্প্ৰীতি দৌৰৰ আয়োজন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰই আজি চহৰখনৰ আৰব ৰিটম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ পৰা ৱাকাথনৰ আয়োজন কৰে। কেন্দ্ৰটোৰ অনুষ্ঠান কাৰ্যবাহী প্ৰদীপ ৰংফাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজি বিশ্ব থেলাচেমিয়া দিৱস উপলক্ষে ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। এপ'লো এক্সেল কেয়াৰ হস্পিটেলে বিশ্ব থেলাচেমিয়া দিৱস উপলক্ষে থেলাচেমিয়া ৰোগীৰ বাবে প্ৰাৰম্ভিক পৰীক্ষা, প্ৰতিষেধক আৰু উন্নত চিকিৎসা গুৰুত্ব সন্দৰ্ভত সজাগতা কাৰ্যসূচী আয়োজন কৰে। থেলাচেমিয়া ৰোগী নিৰাপদ আৰু কাৰ্যকৰী ব্যৱস্থাপনা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি হাস্পিটেলখনে থেলাচেমিয়া ৰোগীসকলৰ চিকিৎসাৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিছে। এই অভিযানৰ অংশ হিচাপে হাস্পিটেলখনৰ চিকিৎসক অভিজিৎ ফুকন আৰু জয়িষা দেৱে গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন সংবাদমেল আয়োজন করে। ইন্দ্রজিৎ দাসে আধরা এই অনুষ্ঠান আজি পুৱা 9:20 প্রচার করা হয়। অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত 14 আৰু 16 বছৰ অনুৰ্ধ ল'ৰা আৰু ছোৱালী আইতা চেম্পিয়নশ্বিপ প্ৰতিযোগিতা আজি সামৰণি পৰে। মহানগৰী চচস্থিত অসম টেনিছ সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সৰ্বভাৰতীয় টেনিছ সন্থাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত অসমৰ কৃষ্টি হালৈ ডিমুকুট অৰ্জন কৰে। প্ৰতিযোগিতা আজি অনুষ্ঠিত হোৱা ছোৱালী একক 14 আৰু 16 বছৰ অনুৰ্ধৰ ফাইনেলত কৃষ্টি হালৈ অসমৰে ফাগুনজ্যোতি পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। উল্লেখযোগ্য যে অসমৰ ফাগুনজ্যোতি আৰু পশ্চিমবংগৰ আনিয়া বিশ্বাসক 16 বছৰ অনুৰ্ধৰ ডাবল ছাকাৰ ফাইনেলত অসমৰ মৃগাক্ষী চাংমাই আৰু আৰিফা চৌধুৰীয়ে পৰাস্ত কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰী কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ উপস্থিতিত পৰহিলৈ অসম বিজেপিৰ বিধায়িনী দলৰ নেতা বাছনি। ঢকুৱাখনা মৌঘুলী চাপৰি তিনিদিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন। আইতা ৰেংকিং টেনিছ প্ৰতিযোগিতাত অসমৰ কৃষ্টিহালৈ ডিমুকুট অৰ্জন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লীত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত নিউজ অন এআইআৰ এপ আৰু www.akashbani.gov.in যোগে এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি।

আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55, 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 শুনিবলৈ পাব ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণীয়ে গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:15 শুনিবলৈ পাব সুপ্ৰভাত। 7:30 আগবঢ়োৱা হ'ব মূৰ্চনা। 8:00 পৰা 9:20 আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:20 শুনিবলৈ পাব শ্ৰোতাৰ ফোনযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। 10:00 আগবঢ়োৱা হ'ব এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান ৰাইজৰ সেৱাত চৰকাৰী আঁচনি। এই অনুষ্ঠানত কৃষকৰ বাবে হাতত লোৱা আঁচনিসমূহৰ বিষয়ে অৱগত কৰিব নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ভৱেশ ডেকাই। 10:30 গীতৰ অনুষ্ঠানত শুনিবলৈ পাব ৰবীন্দ্ৰ সংগীতৰ অসমীয়া অনুবাদৰ লগতে কেইটিমান অসমীয়া গীত। 11:00 পৰা 4:29 আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 4:30 আগবঢ়োৱা হ'ব যুৱ তৰংগ। 5:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি, 5:15 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 5:25 শুনিবলৈ পাব আমৈ।

5:45 আগবঢ়োৱা হ'ব বিহু গীত। 6:00 অসমীয়া আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 6:10 শুনিবলৈ পাব কৃষকবাণী। 6:45 আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰ

হয় ৰিলে কৰি শুনাব। 7:05 শুনিবলৈ পাব এটি বৃন্দগীত। 7:10 অসমীয়া বাতৰি আকাশবাণীয়ে গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 শুনিবলৈ পাব ৰীতা শইকীয়াৰ কণ্ঠত আধুনিক গীত। 7:30 আগবঢ়োৱা হ'ব সুৰলহৰী। 8:02 শুনিবলৈ পাব বৈদ্যুতিক বাহন ব্যৱহাৰ আৰু ভৱিষ্যতৰ দৃষ্টিভংগী শীৰ্ষক এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান অতিথি হিমশিখৰ বৰুৱাৰ সৈতে। 8:32 শুনিবলৈ পাব শাস্ত্ৰীয় যন্ত্ৰ সংগীতৰ অনুষ্ঠান। 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9। আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 শুনিবলৈ পাব এজন শিল্পীৰ কণ্ঠত গান। 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:30 আগবঢ়োৱা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি।

0: শ্রোতাই কৃতি কমল ভূঞার গীতর কথাৰে বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পাছতে অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: ভূপেন হাজৰিকা ৰচিত বৃন্দগানটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
2: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু ছিংগাপুৰে কৌশলগত সহযোগী হিচাপে সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বান প্ৰতিহত কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ গুৰুত্ব সম্পৰ্কে সহমত প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ সুৰক্ষা আৰু সবলীকৰণ কেৱল সীমান্তসমূহৰ সুৰক্ষাতে সীমাবদ্ধ নহয়, বৰং সমাজ, পৰিৱেশ আৰু নাগৰিকৰ নিৰাপত্তাৰ সৈতেও জড়িত বুলি মত প্ৰকাশ কৰিছে। পশ্চিমবংগত আজি বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীক বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয়। শিক্ষা মন্ত্ৰালয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত অভিযানৰ অধীনত ষষ্ঠ যুৱ সংগম কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কিছু সময় পাছতে দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু ছিংগাপুৰে কৌশলগত সহযোগী হিচাপে সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বান দূৰ কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ গুৰুত্ব সম্পৰ্কে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ সমাধানৰ বাবে গঠিত সংযুক্ত কাৰ্যবাহী গোটৰ পঞ্চমখন বৈঠক অনুষ্ঠিত হয়। সংযুক্ত কাৰ্যবাহী গোটে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদৰ দৰে লগতে আন যিকোনো ধৰণৰ সন্ত্ৰাসবাদকে কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে ইয়াৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিৰ বিষয়েও দোহাৰে। গোটটোৱে যোৱা বছৰ 22 এপ্ৰিলত সংঘটিত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু 10 নৱেম্বৰত নতুন দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰো নিন্দা কৰে। সন্ত্ৰাসবাদৰ মুখামুখি হোৱাৰ দৰে দীৰ্ঘম্যাদী আৰু ব্যাপক সমন্বিত কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও সংযুক্ত কাৰ্যবাহী গোটটোৱে সহমত প্ৰকাশ কৰে। উভয় ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘ, আছিয়ান, বিত্তীয় কাৰ্যবাহিনী আৰু অন্যান্য বহুপক্ষীয় মঞ্চৰ জৰিয়তে সন্ত্ৰাসবাদ প্ৰতিহত কৰাৰ ক্ষেত্ৰত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত তালিকাভুক্ত সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী গোটসমূহৰ বিৰুদ্ধে যুঁজাৰ বাবে সকলোৰে সহযোগিতা সম্পৰ্কেও সংযুক্ত কাৰ্যবাহী গোটে পৰ্যালোচনা কৰে। সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাস খৰতকীয়াকৈ প্ৰতিহত কৰাটো সুনিশ্চিত কৰাৰ বাবে তথ্যৰ বিনিময় অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো তেওঁলোকে সহমত প্ৰকাশ কৰে। এই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব ডঃ বিনোদ বাহাদে আৰু ছিংগাপুৰৰ গৃহ মন্ত্ৰালয়ৰ উপসচিব এনজিয়াম চিচুনে সহ অধ্যক্ষতা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে দেশৰ সুৰক্ষা আৰু সবলীকৰণ কেৱল সীমান্তসমূহৰ সুৰক্ষা দিয়াতে সীমাবদ্ধ নহয়, বৰং ই সমাজ, পৰিৱেশ আৰু নাগৰিকসকললৈ আগবঢ়োৱা নিৰাপত্তাৰ সৈতেও জড়িত। নতুন দিল্লীত আজি ভাৰতীয় সেনাৰ সৈতে তিৰংগা মাউণ্টেইন ৰেস্কিউ অভিযানৰ 10ম বছৰ পূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে সবল ভাৰত বুলিলে সুৰক্ষিত সীমান্তৰ লগতে আত্মবিশ্বাসী সমাজ আৰু নাগৰিকসকলৰ জীৱন যিকোনো দুৰ্যোগৰ সময়ত সুৰক্ষিত হৈ থকাটোৱে বুজায়। শ্ৰীসিঙে লগতে কয় যে হিমালয়ৰ দৰে দুৰ্গম আৰু স্পৰ্শকাতৰ এলেকাসমূহত তিৰংগা মাউণ্টেইন ৰেস্কিউ অভিযান কেৱল উদ্ধাৰ অভিযানতে সীমিত নহয়, বৰঞ্চ দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ বাবে ই এটা সাহস হোৱাৰ উপৰি স্থানীয় লোকসকলৰ বাবে বিশ্বাস আৰু ৰাষ্ট্ৰজুৰি আৰু ইয়াৰ নিৰ্ভৰযোগ্যতা বিৰাজমান। তেওঁ কয় যে TMRয়ে উদ্ধাৰৰ সময়ত কেৱল সহায় আগবঢ়োৱাই নহয়, এনে

অধিক শক্তিশালী কৰাৰ লগতে হিমস্খলনৰ সময়ত সহায় আগবঢ়োৱা দেশৰ এটা উল্লেখযোগ্য উদ্ধাৰকাৰী দল হিচাপে পৰিগণিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে টি এম আৰক বিশ্বমানৰ প্ৰশিক্ষণ দিয়াৰ লগতে পৰ্বতৰ উচ্চ শিখৰত উদ্ধাৰ অভিযানৰ সময়ত প্ৰয়োজনীয় ক্ষেত্ৰভিত্তিক জ্ঞান প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ নিশ্চিতি দিছে। পশ্চিমবংগত আজি বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীক বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ ফলস্বৰূপে শ্ৰীঅধিকাৰীক ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। নৱনিৰ্বাচিত বিজেপি বিধায়ক আৰু দলৰ জ্যেষ্ঠ নেতাৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীঅধিকাৰীৰ নাম প্ৰস্তাৱ কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। কাইলৈ কলকাতাৰ ব্ৰিগেড পেৰেড খেলপথাৰত নৱনিৰ্বাচিত বিজেপি চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠিত হ'ব। কেৰালামত নতুন চৰকাৰ গঠনৰ বাবে আলোচনা অব্যাহত আছে। দেওবাৰৰ ভিতৰত ইউ ডি এফৰ আগশাৰীৰ দল কংগ্ৰেছে তেওঁলোকৰ নেতাৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কেৰালামত নিয়োজিত দলৰ নিৰীক্ষকসকলে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় নেতৃত্বই বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব। সম্প্ৰতি কেৰালামৰ মুখ্যমন্ত্ৰী সম্পৰ্কে হোৱা আলোচনা নতুন দিল্লীলৈ স্থানান্তৰিত হৈছে। কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ পাছত নিখিল ভাৰত কংগ্ৰেছৰ নেতৃত্বই নিয়োগ কৰা পৰ্যবেক্ষকক কালি দিল্লীলৈ উভতি আহে। ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ সৈতে হোৱা আলোচনাৰ পাছত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। সম্প্ৰতি কেৰালামত বিভিন্ন নেতাৰ সমৰ্থনত ৰাজ্যজুৰি প্ৰদৰ্শন আৰু পোষ্টাৰ প্ৰচাৰ অব্যাহত আছে। ইপিনে তামিলনাডুত নতুন চৰকাৰ গঠনৰ উদ্দেশ্যে সংখ্যাগৰিষ্ঠ দল টি ভি কে, ভাৰতীয় কমিউনিষ্ট পাৰ্টি চি পি আই, মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি চি পি এম আৰু ভি চি কেৰ পৰা সমৰ্থন বিচাৰিছে। কংগ্ৰেছে ইতিমধ্যে 5 বিধায়কৰে দলটোলৈ সমৰ্থন আগবঢ়াইছে। আজি অনুষ্ঠিত বিস্তৃত আলোচনাৰ অন্তত 2 বিধায়ক থকা চি পি আই আৰু চি পি এমকে চৰকাৰৰ গঠনৰ উদ্দেশ্যে টি ভি কে লৈ চৰ্তবিহীন সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ভি চি কে আজি সন্ধিয়া হ'বলগীয়া বৈঠকৰ অন্তত নাইবা কাইলৈ তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰিব। ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি নাইনাৰ নাগেন্দ্ৰনে দলটোৱে নিৰ্বাচনৰ ফলাফল বিনম্ৰতাৰে গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। তেওঁ বিজেপিয়ে তামিলনাডুত নতুন চৰকাৰ গঠনৰ বাবে চলোৱা প্ৰয়াসত টি ভি কেৰ সৈতে কোনো কাৰণতে জোটবন্ধন নকৰে বুলি স্পষ্ট কৰি দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিক্ষা মন্ত্ৰালয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত পদক্ষেপৰ অধীনত 6ষ্ঠ যুৱ সংগমৰ আয়োজন কৰিছে। এই যুৱ সংগমৰ লক্ষ্য হৈছে জনসাধাৰণৰ মাজত সংযোগ শক্তিশালী কৰা আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱক যুৱতীসকলৰ মাজত সাংস্কৃতিক সহযোগিতা বৃদ্ধি কৰা। এই কাৰ্যসূচীৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ অংশগ্ৰহণকাৰীসকলে অংশীদাৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ ভ্ৰমণ কৰি জীৱন, বিকাশ, সংস্কৃতি, ঐতিহ্য, শিক্ষা, পৰ্যটন, উদ্ভাৱন আদিৰ বিভিন্ন দিশত অভিজ্ঞতা লাভ কৰিছে। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ লোকসকলৰ মাজত পাৰস্পৰিক কাৰ্যকলাপ আৰু বুজাবুজিৰ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচী গ্ৰহণ কৰিছে। গুজৰাটৰ সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণৰ 75 জয়ন্তী উপলক্ষে সোমনাথ অমৃত পৰ্ব উদযাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 11 তাৰিখে সোমনাথ অমৃত পৰ্বত অংশগ্ৰহণ কৰিব। সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ কেবিনেট মন্ত্ৰী জিতুভাই বাঘানীয়ে কয় যে সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে সোমনাথত ভাৰতৰ চহকী সাংস্কৃতিক আৰু ঐতিহ্য পৰম্পৰা প্ৰদৰ্শন কৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ'ব। তেওঁ কয় যে অহা 11 প্ৰধানমন্ত্ৰীয়ে ত্ৰিবেণী হেলিপেডৰ পৰা বীৰ হামিৰজী গেহলিৰ প্ৰতিমূৰ্তিলৈ 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ মেগা ৰোড শ্ব'ৰ নেতৃত্ব দিব। এই ৰোড শ্ব'ত বিভিন্ন শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন ভাৰতীয় ৰাজ্যৰ বিভিন্ন সংস্কৃতি প্ৰতিনিধিত্ব কৰা পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হ'ব। এই ভ্ৰমণৰ সময়ত শ্ৰীমোদীয়ে সোমনাথ মন্দিৰত কুম্ভাভিষেক, ধ্বজা পূজা আৰু মহাপূজাত অংশগ্ৰহণ কৰিব। সূৰ্য কিৰণ দলৰ এক দৰ্শনীয় এয়াৰ শ্ব' আৰু মন্দিৰৰ ওপৰেৰে হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি এই অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ হ'ব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে সদভাৱনা খেলপথাৰত এক বৃহৎ জনসভাত ভাষণ দিয়াৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে আজিৰ পৰা 75 পূৰ্বে 11 পুনৰ নিৰ্মিত মন্দিৰটো ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে উদ্বোধন কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত দেওবাৰে সম্ভাৱ্য বান আৰু গৰমৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠকৰ অধ্যক্ষতা কৰিব। এই উচ্চ পৰ্যায়ৰ পৰ্যালোচনাই সক্ৰিয় শাসন ব্যৱস্থা, নাগৰিক কেন্দ্ৰিক দুৰ্যোগ ব্যৱস্থা আৰু দুৰ্যোগ প্ৰতিৰোধী ভাৰত গঢ়ি তোলাৰ প্ৰতি চৰকাৰৰ অটল দায়বদ্ধতা প্ৰতিফলিত কৰে। বৈঠকৰ সময়ত শ্ৰীশ্বাহে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহৰ প্ৰতিশ্ৰুতিৰ মূল্যায়ন

0: কৰিব, লগতে আগতীয়া সতৰ্কবাণী ব্যৱস্থা তথা আন্তঃসংস্থা সমন্বয়ৰ পৰ্যালোচনা কৰিব, যাতে জীৱনৰ শূন্য ক্ষতি আৰু সম্পত্তিৰ ন্যূনতম ক্ষতি নিশ্চিত কৰিব পৰা যায়। গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প সুৰক্ষা, নদী ব্যৱস্থাপনা পদক্ষেপ আৰু পূৰ্বাভাসৰ ক্ষেত্ৰত বৈজ্ঞানিক অগ্ৰগতিকে ধৰি সমগ্ৰ দেশতে গ্ৰহণ কৰা দীৰ্ঘম্যাদী বান প্ৰশমনৰ ব্যৱস্থাৰ অগ্ৰগতিৰ বিষয়েও পৰ্যালোচনা কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কিছু সময় পাছতে দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। ভাৰত আৰু ছিংগাপুৰে কৌশলগত সহযোগী হিচাপে সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বান প্ৰতিহত কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ গুৰুত্ব সম্পৰ্কে সহমত প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ সুৰক্ষা আৰু সবলীকৰণ কেৱল সীমান্তসমূহৰ সুৰক্ষাতে সীমাবদ্ধ নহয়, বৰং সমাজ, পৰিৱেশ আৰু নাগৰিকৰ নিৰাপত্তাৰ সৈতেও জড়িত বুলি মত প্ৰকাশ কৰিছে। পশ্চিমবংগত আজি বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীক বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয়। শিক্ষা মন্ত্ৰালয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত অভিযানৰ অধীনত ষষ্ঠ যুৱ সংগম কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কিছু সময় পাছতে দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।
1: আগবঢ়াবলৈ লোৱা হৈছে শিল্পী ত্ৰিবেণী শইকীয়াৰ কণ্ঠত দুটি আধুনিক গীত। প্ৰথম গীতৰ কথা ৰুদ্ৰ বৰুৱাৰ।

শ্ৰোতাই শিল্পী ত্ৰিবেণী শইকীয়াৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে ৰুদ্ৰ বৰুৱা আৰু ৰেণু মহন্তৰ। আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। আগবঢ়াবলৈ লোৱা হৈছে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লোৱা হৈছে সাগৰ বোলছবিত কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই সুৰলহৰী অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে। প্ৰচাৰ হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত নিউজ অন AIR এপ আৰু www.akashbani.gov.in যোগে। অনুষ্ঠানত এইবাৰ শুনক উমৰাওজান বোলছবিত আশা ভোছলেৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাক এইখিনিতে জনাই থওঁ, কাইলৈ দিনৰ 10 বজাত ৰাইজৰ সেৱাত চৰকাৰী আঁচনি এই অনুষ্ঠানত কৃষকৰ বাবে হাতত লোৱা আঁচনিসমূহৰ বিষয়ে অৱগত কৰিব নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ভৱেশ ডেকাই। তাৰ পাছতে 10:30 বজাৰ গীতৰ অনুষ্ঠানত শুনিবলৈ পাব ৰবীন্দ্ৰ সংগীতৰ অসমীয়া অনুবাদৰ লগতে কেইটিমান অসমীয়া গীত।

0: এতিয়া শুনক বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিব। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মহঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা 3 দিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন কৰা হৈছে। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীক সমভাৱে শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ বাবে বিজেপি চৰকাৰে কাম কৰি যাব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰিছে। গুৱাহাটীত অনুষ্ঠিত 14 আৰু 16 বছৰ অনুৰ্ধৰ আইতা ৰেংকিং টেনিছ প্ৰতিযোগিতাত অসমৰ কৃষ্টি শালৱে ডি মুকুট অৰ্জন কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লীত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও আগবঢ়াবলৈ লোৱা হৈছে অসমীয়া গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লোৱা হৈছে অনিন্দিতা পালৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই অসমীয়া গীতৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। আগবঢ়াবলৈ লোৱা হৈছে ৰাগ ভিত্তিক হিন্দীবুল ছবিৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লোৱা হৈছে মোগল বুলছবিত লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাক এইখিনিতে জনাই থওঁ, কাইলৈ দিনৰ 10 বজাত ৰাইজৰ সেৱাত চৰকাৰী আঁচনি, এই অনুষ্ঠানত কৃষকৰ বাবে হাতত লোৱা আঁচনিসমূহৰ বিষয়ে অৱগত কৰিব নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ভৱেশ ডেকাই। তাৰ পাছতে 10:30 বজাৰ গীতৰ অনুষ্ঠানত শুনিবলৈ পাব ৰবীন্দ্ৰ সংগীতৰ অসমীয়া অনুবাদৰ লগতে কেইটিমান অসমীয়া গীত। অনুষ্ঠানত এবাৰ শুনক কাজল বোলছবিত আশা ভোছলেৰ কণ্ঠত এই গীতটি।

এয়া আকাশবাণী নগাঁও। খন্তেক পাছতে 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত নিউজ অন এআইআৰ এপ আৰু www.akashbani.gov.in যোগে এয়া আকাশবাণী নগাঁও আগবঢ়াবলৈ লোৱা হৈছে নিজৰা। আজিৰ নিজৰা অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে বিদ্যুৎ বিকাশ সেনাপতি আৰু সংগীসকলৰ কণ্ঠত তিৱা গীত।

শ্ৰোতাসকলে আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া খানাপাৰাত উপস্থিত হৈ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। সাংবাদিকৰ আগত তেওঁ কয় যে 12 মে'ৰ 11 বজাত নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানলৈ ৰাজ্যিক বিজেপিয়ে 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনাইছে। তদুপৰি দেশৰ কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতিক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জনোৱা মতে শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীক সমভাৱে শক্তিশালী ৰূপত আগবঢ়াই নিবলৈ বিজেপি প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰিছে। আজি দুধনৈৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিজন খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে দিনে নিশাই কাম কৰি আহিছে। এইবাৰো বিজেপি চৰকাৰখনে পূৰ্বতে দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ বদ্ধপৰিকৰ বুলিও তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে সভাপতিগৰাকীয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত ৰাভা হাছং যৌথ মঞ্চৰ সৈতে মিলিত হৈ অঞ্চলটোৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে।
1: সকলোৰে লগত আমি এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হলোঁ, যিহেতু এই অঞ্চলতো ৰাইজে NDAৰ প্ৰতি ব্যাপক জনাদেশ দিলে। তাৰপিছত আমি একেলগে মিলি অহা 5 বছৰ কেনেদৰে আমি ৰাভা হাছং অঞ্চলক আমি উন্নয়নৰ শিখৰলৈ লৈ যাব পাৰোঁ, এই অঞ্চলৰ সমস্যাবিলাকৰ এটা সমাধান আলোচনাৰ মাধ্যমত আমি উলিয়াব পাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিব আকৌ মুখ্যমন্ত্ৰী হিচাপে 12 মে' তাৰিখে।
0: সভাত BPFৰ মুৰববী সাগ্ৰামা মহিলাৰী, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, বিজেপিৰ নেতা তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাকে ধৰি ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে ৰূপায়ণৰ ব্যৱস্থা কৰিবলৈ নতুন চৰকাৰখনক দাবী জনাইছে। আজি গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাতেই সংগঠনটোৱে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ সন্দৰ্ভত পূৰ্বৰ স্থিতিত অটল থকাৰ সিদ্ধান্ত লয়। সভাৰ অন্তত সাংবাদিকেৰে হোৱা কথা বতৰাত সভাপতি উৎপল শৰ্মাই কয় অসমত শৈক্ষিক ক্ষেত্ৰত এক নতুন বিপ্লৱ হ'ব লাগিব। শৈক্ষিক পাঠ্যক্ৰমৰ উপৰিও ব্যৱহাৰিক পাঠ্যক্ৰমত চৰকাৰে অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এনে কৰিলেহে অসম প্ৰকৃতাৰ্থত উন্নয়নৰ দিশত আগবাঢ়ি যাব। তেওঁ জনোৱা মতে অহা 31 মে'ত গুৱাহাটী, শিৱসাগৰ, তেজপুৰ আৰু শিলচৰত আছুৰ প্ৰত্যাশাৰ প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত হ'ব। শৈক্ষিক দিশৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো উৎকৰ্ষ সাধনৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ আন্তঃ বিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হৈছে। ৰাজ্যৰ 18খন বিশ্ববিদ্যালয়ৰ 200গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা উদ্বোধন কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ

পেটকুচি কাৰ্যালয়ৰ এন আৰ ৱাই শাখাৰ প্ৰথম মহলাত জমা দিব লাগিব বুলি জাননীত উল্লেখ কৰা হৈছে। হিতাধিকাৰীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত এন এছ এ পি পৰ্টেলত নথিসমূহ আপলোড কৰিব পাৰিলে এই পেঞ্চনৰ সুবিধা অবিৰতভাৱে লাভ কৰিব। এই হিতাধিকাৰী যদি কোনো লোকৰ মৃত্যু হৈছে তেন্তে এই

শ্ৰোতাই শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ধনদুটাই কলকৰ্ণীৰ কণ্ঠত খিয়াল, ৰাগ মীৰা মালহাৰ আৰু এম এছ গোপালকৃষ্ণনৰ ভায়লিনত ৰাগ বিলাহাৰী শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত নিউজ অন এ আই আৰ এপ আৰু www.akashbani.gov.in যোগে এয়া আকাশবাণী নগাঁও। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠানৰো ইমানতে অন্ত পৰিল। পুনৰ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 এই একে বেণ্ডতে। আজিৰ অনুষ্ঠান প্ৰচাৰত কাৰ্যকক্ষৰ পৰা সহায়

কৰিলে হাদিউজ জামানে আৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা সহায় কৰিলে নিজুম নাৰ্জাৰীয়ে। আজিৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ৰুলী শইকীয়াই মোৰ সহযোগীসকলৰ সৈতে বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।